নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 20 দিন, 1948 শকাব্দৰ শাওন মাহৰ 15 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 6 তাৰিখ। এতিয়া সময় পুৱা 5:33 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত আশাদীপা শইকীয়া, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, বিবেক শৰ্মা, আনোৱাৰ আলী, অমলেশ কলিতা, ট্ৰেন্সমিটাৰত তিলক চন্দ্ৰ দাস, বিজিৎ শৰ্মা, আৰু ডিউটি ৰুম সহকাৰী হিচাপে আছে ৰমেন চন্দ্ৰ বৰুৱা। ষ্টুডিঅ'ত আছো মই সংগীতা দেৱী। শ্ৰোতাসকল, এতিয়া নিবেদন কৰিছো বন্দনা।

আজি বন্দনা অনুষ্ঠানটি সজোৱা হল অনন্ত ওজাৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, কৰবী দেৱীৰ কণ্ঠৰ লোকগীত, হিৰণ্য প্ৰভানাথ আৰু লগৰীয়াসকলৰ কণ্ঠৰ চিয়া গীত, বিভুৰঞ্জন চৌধুৰীৰ কণ্ঠৰ ভক্তিমূলক গীত আৰু ঋষভী বৰঠাকুৰৰ কণ্ঠৰ ভজনেৰে।

প্ৰথমে শুনক আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানসমূহৰ এক চমু ৰূপৰেখা। সন্ধিয়া 7:20 হেল্ল' যুৱবাণীত লাইভ ফোন ইন অনুষ্ঠানৰ অতিথি উস্তাদ বিস্মিল্লা খা যুৱ পুৰস্কাৰপ্ৰাপ্ত বিশিষ্ট নৃত্যশিল্পী সেউজ প্ৰিয়া বৰঠাকুৰ। অনুষ্ঠানটিৰ আগ ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 6:15 সুচৰিতা চানালৰ কণ্ঠত ভজন, 6:20 জ্যোতি মজুমদাৰৰ কণ্ঠত লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। আৰু 8:40 আধুনিক গীত, 7:50 নিয়োগ বাতৰি, 9:15 চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ, 11:30 গীতিমালিকাৰ গীত অনুষ্ঠানৰ শিল্পী পাহাৰী দাস, পংকজ বৰদলৈ, মৈত্ৰী দাস, দিলীপ দাস আৰু তৃষ্ণা ৰাণী শইকীয়া। 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, হে জিন্দগী পুকাৰতি, স্বৰ ছায়া, প্ৰাদেশিক সংগীত আৰু গীত ৰংগিলে। বিয়লি 3:00 পৰা আকাশবাণী ৰেইনব'ৰ অনুষ্ঠানসমূহ শুনিবলৈ পাব। সন্ধিয়া 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আজিৰ যুৱবাণী অনুষ্ঠানত আছে মনোৰঞ্জন, শিক্ষণ প্ৰশিক্ষণ সংস্থান, বৰষা শৰ্মাৰ কণ্ঠৰ লোকগীত আৰু নীতিশা গোস্বামীৰ কণ্ঠৰ আধুনিক গীত। নিশা 8:15 টুডে ইন পাৰ্লিয়ামেণ্ট।

8:30 বজাত ভজনৰ অনুষ্ঠান, 9:15 স্পটলাইট দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব, 9:30 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু, আৰু 10:00 কুৱেশ্যন আৱাৰ ইন পাৰ্লিয়ামেণ্ট। এতিয়া আগবঢ়াইছো আকাশবাণী গুৱাহাটীৰ মহাবাহুযোগে প্ৰচাৰিত হ'বলগীয়া দুটিমান অনুষ্ঠানৰ চমু পৰিচিতি। নিশা 9:30 ডক্টৰ অনলাইন, হাত ধৰিব সীমান্ত বাৰ্মাই। নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানৰ আলোচনাৰ বিষয় বিভিন্ন উদ্ভিদৰ ওপৰত বতৰ পৰিৱৰ্তনৰ প্ৰভাৱ। আলোচনাটিত অংশগ্ৰহণ কৰিব ডক্টৰ নীলাক্ষী দেৱী আৰু ডক্টৰ নমিতা নাথে। আগ ধৰিব কীৰ্তাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 7:30 পূবালীৰ সুৰত আহিনা ৰংহাং আৰু সংগীবৃন্দৰ কণ্ঠৰ কাৰ্বি গীত। 7:20 মঞ্জুলা দেৱীৰ সংস্কৃত কথিকা বেদিকা সাহিত্যে আয়ুর্বিজ্ঞানম। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত মাছৰ সম্ভাব্য ৰোগ আৰু আলংকাৰিক মাছৰ বাণিজ্যিক সম্ভাৱনাৰ বিষয়ে আলোচ কৰিব ডক্টৰ হিমাংকু বৰা আৰু ঋতুপৰ্ণ বৰাই। আগ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। লগতে আগবঢ়োৱা হ'ব পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 12:30 আইদেউৰ বোলনি অনুষ্ঠানত স্বাস্থ্য শিতানত মাতৃদুগ্ধ মৰ্তৰ অমৃত, এই বিষয়ে শিশুৰোগ বিশেষজ্ঞ ডাক্তৰ পাৰ্থপ্ৰতিম বৰাৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ জোনালী বৰুৱাৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক সুচৰিতা চেনেলৰ কণ্ঠত এটি ভজন।

সুচৰিতা সেনালৰ কণ্ঠত মীৰা ভজন্তী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো জেউতি মজুমদাৰৰ কণ্ঠৰ লোকগীত।

জেউতি মজুমদারৰ কণ্ঠত দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানৰ আৰম্ভণিতে এয়া মহম্মদ ৰফি, গীতৰ কথা শকিল বাদাউনীৰ সুৰ নৌচাদৰ, ছবি দিল দিয়া দৰ্দলিয়া।

আদমী ছবিৰ পৰা এটি গীত শুনাবলৈ লৈছো মহম্মদ ৰফিৰ কণ্ঠত। গীতিকাৰ শকিল বাদাউনী, সুৰকাৰ নৌচাদ।

মধুবন অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মহম্মদ ৰফিৰ কণ্ঠৰে গীত ছবি গোৰা ঔৰ কালা, গীতিকাৰ আনন্দ বক্সী, সুৰকাৰ লক্ষ্মীকান্ত প্যাৰীলাল।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছো হসৰত জয়পুৰী রচিত আৰু শঙ্কৰ জয়কিষণ সুৰাৰোপিত এটি গীত। গীতটির কণ্ঠদান কৰিছে মহম্মদ রফি আৰু আশা ভোসলে। ছবি প্যার হি প্যার।

আপোনালোকে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক আশা ভোছলে আৰু মহম্মদ ৰফিৰ কণ্ঠৰ এটি গীত, ছবি তুম হাসি মে জাৱা, গীতিকাৰ হসৰত জয়পুৰী, সুৰকাৰ শংকৰ জয়কিষণ।

লাভ ষ্টৰী ছবিৰ পৰা গীত এটি শুনাবলৈ লৈছো। গীতৰ কথা আনন্দ বক্সীৰ, সুৰ ৰাহুল দেৱ বৰ্মনৰ। কণ্ঠদান কৰিছে লতা মংগেশকাৰ আৰু অমিত কুমাৰে।

অনুষ্ঠানৰ শেষত আগবঢ়াইছো ববী ছবিৰ এটি গীত। গীতটিত কণ্ঠদান কৰিছে শৈলেন্দ্ৰ সিঙে। গীতৰ ৰচনা আনন্দ বক্সীৰ, সুৰ লক্ষ্মীকান্ত প্যাৰেলালৰ।

0: পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই কুমাৰ ডেভিদ দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, বিগত দুই তিনিদিন ধৰি অসমৰ কেইবাখনো জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14লৈ বৃদ্ধি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত কালি নেটফ্লিক্সৰ সহ মুখ্য কাৰ্যবাহী বিষয়া টেড চাৰণ্ডেছক সাক্ষাৎ কৰে। ভাৰতে আফ্ৰিকাক সৰ্বাত্মক উদ্দেশ্যে প্ৰণোদিত বিকাশমুখী সহযোগিতা আগবঢ়াব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ অধীনৰ পৱনহান্স লিমিটেডে নতুন দিল্লীত নৰৱেৰ নয়মি এৰস্পেচৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে আৰু 16 ভাৰতীয় জুনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় হকী চেম্পিয়নশ্বিপত পঞ্জাব, ঝাৰখণ্ড, মধ্যপ্ৰদেশে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। বিগত দুই তিনিদিন ধৰি অসমৰ কেইবাখনো জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, দৰং, কাৰ্বি আংলং, ওদালগুৰি, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত 38টা ৰাজহ চক্ৰৰ 563খন গাঁৱৰ 16,951 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 1,60,000ৰো অধিক লোক প্ৰভাৱিত হৈছে। কালি পুনৰ 6টা মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 95লৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই কালি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত অনুষ্ঠিত এখন বৈঠকত শেহতীয়াকৈ উজনি অসমৰ 4খন জিলাত হোৱা প্ৰলয়ংকাৰী বানত হোৱা ক্ষয় ক্ষতি, বানপীড়িতক সাহায্য প্ৰদান আৰু পুনৰ্বাসনৰ পদক্ষেপ সম্পৰ্কে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক NDRFৰ নীতি কিছু শিথিল কৰি অধিকসংখ্যক ক্ষতিগ্ৰস্ত লোকক উপকৃত কৰিবলৈ আহান জনায়। তেওঁ কয় যে 4খন জিলাত শেহতীয়া বানত হোৱা স্থায়ী ক্ষতিৰ বিষয়ে জৰীপ কৰিবলৈ 7 আৰু 8 আগষ্টত বিষয়া কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়া হ'ব আৰু 9 আগষ্টত জৰীপ আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বান পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান সন্দৰ্ভত যোগাযোগ কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অক্টোবৰৰ মাজভাগ পৰ্যন্ত অসমত বানৰ আশংকা থাকেই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক যিকোনো পৰিস্থিতিৰ বাবে সাজু হ'বলৈ আহান জনায়। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই NDRFৰ নীতি শিথিল কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱ প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক অৱগত কৰিব বুলি জানিবলৈ দিয়ে। তেওঁ অসমৰ সংকটকালত কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণে সাহায্য আগবঢ়াব বুলিও প্ৰতিশ্ৰুতি দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত কালি নেটফ্লিক্সৰ সহ মুখ্য কাৰ্যবাহী বিষয়া টেড চাৰণ্ডেছক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত সামাজিক মাধ্যমযোগে কয় যে ভাৰতত কাহিনী কোৱাৰ চহকী পৰম্পৰা আৰু সৃজনীশীল প্ৰতিভাৰ অসাধাৰণ আকৰ আছে। ইয়াৰ সহায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কণ্টেণ্ট সৃষ্টিৰ ক্ষেত্ৰত ভাৰতে অন্যতম স্থান অধিকাৰ কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। শ্ৰীমোদীয়ে চাৰণ্ডেছৰ সৈতে ভাৰতৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডৰ অপৰিসীম সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে। ইপিনে নেটফ্লিক্স ইণ্ডিয়াই প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰীৰ সৈতে দেশৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগক আন্তঃৰাষ্ট্ৰীয়

0: পৰ্যায়লৈ লৈ যোৱাৰ বাবে দৃষ্টিভংগী বিনিময় কৰা হয়। সৃজনশীল প্ৰযুক্তিৰ ভাৰতীয় প্ৰতিষ্ঠান আই আই চি টি আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ সহযোগত দক্ষতা বিকাশ আৰু শৈক্ষিক অংশীদাৰিত্বৰ জৰিয়তে নেটফ্লিক্স ইণ্ডিয়াই ষ্ট্ৰীমিং প্লেটফৰ্মত কাহিনী কথনৰ নতুন পদক্ষেপ ল'ব বুলিও ঘোষণা কৰিছে। দেশৰ অগ্ৰাধিকাৰৰ বিষয়সমূহত সহযোগিতাৰে স্থানীয় পৰ্যায়ত সামৰ্থ বৃদ্ধিৰ লক্ষ্যৰে ভাৰতে আফ্ৰিকাক সৰ্বাত্মক উদ্দেশ্যে প্ৰণোদিত বিকাশমুখী সহযোগিতা আগবঢ়াব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি আফ্ৰিকা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত ডঃ জয়শংকৰে কয় যে ভাৰতে আফ্ৰিকাৰ সৰ্ববৃহৎ বাণিজ্য আৰু বিনিয়োগ অংশীদাৰ হিচাপে গৰ্ব অনুভৱ কৰে আৰু দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য বিগত বৰ্ষত 9,300 কোটি টকা আছিল।
1: India is proud to be one of Africa's largest trade and investment partners. Our bilateral trade stands at $93 billion last year. Similarly, India has emerged as one of the top investors in Africa with cumulative investments exceeding $80 billion. And these are spread across a varied set of sectors from telecom, energy, pharmaceuticals, infrastructure, agriculture and digital services.
0: ডঃ জয়শংকৰে কয় যে আফ্ৰিকাৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2018 চনত উগাণ্ডাত সংসদত দিয়া ভাষণৰ 10 আদৰ্শৰে অনুপ্ৰাণিত। এই আদৰ্শসমূহে ভাৰতক বিনিয়োগ আৰু বাণিজ্য, মুকলি বজাৰ আৰু ডিজিটেল বিপ্লৱৰ ক্ষেত্ৰত আফ্ৰিকাক অংশীদাৰ হিচাপে লোৱাৰ বাবে অনুপ্ৰাণিত কৰিছে বুলিও তেওঁ মন্তব্য কৰে। ভাৰতৰ অধ্যক্ষতাত G20 ৰাষ্ট্ৰগোটৰ বৈঠকত আফ্ৰিকান ইউনিয়নক স্থায়ী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাটোৱে গ্লোবেল ছাউথ আৰু আফ্ৰিকাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাকেই সূচায় বুলিও তেওঁ মন্তব্য কৰে। 2013 চনৰ মেনুৱেল স্কেভেঞ্জাৰ বা ৰেলৰ চাফাইকৰ্মী নিযুক্তি নিষিদ্ধকৰণ আৰু তেওঁলোকৰ পুনৰ্বাসন আইনৰ অধীনত 2024-25 বৰ্ষত দেশৰ কোনো জিলাতে নতুনকৈ কোনো হাতেৰে শৌচালয়ৰ আৱৰ্জনা পৰিষ্কাৰ কৰা ৰেলৱে চাফাইকৰ্মী চিনাক্ত কৰা হোৱা নাই বুলি চৰকাৰে সদৰি কৰিছে। ৰাজ্যসভাত কালি এটা প্ৰশ্নৰ লিখিত উত্তৰ দি সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে কয় যে 2013 আৰু 2018 চনত দেশজুৰি চলোৱা সমীক্ষাত 58,098 গৰাকী হাতেৰে শৌচালয় পৰিষ্কাৰ কৰা ৰেল চাফাইকৰ্মী চিনাক্ত কৰা হৈছিল। চৰকাৰৰ পুনৰ্বাসন প্ৰচেষ্টাৰ অংশ হিচাপে চিনাক্ত কৰা সকলো চাফাইকৰ্মীকে 40,000 টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হোৱা বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে জনায় যে 2023-24ৰ পৰা 2025-26 বৰ্ষলৈকে মুঠ 5,632 গৰাকী ৰেল চাফাইকৰ্মী আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকক দক্ষতা বিকাশ প্ৰশিক্ষণ দিয়াৰ লগতে বিকল্প স্বনিয়োজন প্ৰতিষ্ঠান স্থাপনৰ বাবে 483 গৰাকীক মূলধনী সাহায্য প্ৰদান কৰা হৈছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ অধীনৰ পৱনহান্স লিমিটেডে কালি নতুন দিল্লীত নৰৱেৰ নোৱেমি এৰস্পেচৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয়। এই উপলক্ষে দিয়া ভাষণত শ্ৰীনাইডুৱে কয় যে এই সহযোগিতাই ভাৰতৰ থলুৱা বিমান পৰিবহণ সামৰ্থ বৃদ্ধি কৰাৰ লগতে অসামৰিক বিমান পৰিবহণ খণ্ডত নতুন প্ৰযুক্তি সন্ধানৰ বাবে উদাৰ দৃষ্টিভংগীকেই প্ৰতিফলিত কৰে। তেওঁ কয় যে 2026 চনৰ কেন্দ্ৰীয় বাজেটত জলবিমানৰ থলুৱাভাৱে নিৰ্মাণ আৰু ইয়াৰ প্ৰসাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভংগী শক্তিশালীভাৱে প্ৰতিফলিত হৈছে। যোৱা দুবছৰত চৰকাৰে দেশত জলবিমান সম্পৰ্কীয় কাম কাজৰ প্ৰসাৰৰ বাবে কেইবাটাও সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে। ভাৰত আৰু উজবেকিস্তানৰ মাজত প্ৰতিৰক্ষা সহযোগিতা বিষয়ত ষষ্ঠ যুটীয়া কাৰ্যগোটৰ বৈঠক কালি তাস্কেণ্ডত অনুষ্ঠিত হয়। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব দীনেশ কুমাৰ আৰু উজবেকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ আন্তঃৰাষ্ট্ৰীয় সামৰিক সহযোগিতাৰ কেন্দ্ৰীয় বিভাগৰ মুৰববী লেফটেনেণ্ট কৰ্ণেল চুক্ৰভিজন ছডিগজনোভিচ ছিৰোজোভে এই বৈঠকত যুটীয়াভাৱে অধ্যক্ষতা কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে প্ৰকাশ কৰা মতে এই বৈঠকত যুটীয়া প্ৰশিক্ষণ আৰু অনুশীলন, সামৰ্থ বৃদ্ধি, প্ৰতিৰক্ষা, শিক্ষা, উদ্যোগ গঠনকে ধৰি কেইবাটাও বিষয়ত আলোচনা কৰা হয়। ভাৰতীয় ৰেলৱেই আৰ্হি ৰেহাই চুক্তিৰ সংশোধনীসমূহত অনুমোদন জনাইছে। ইয়াৰ অধীনত কণ্টেইনাৰ ট্ৰেইন অপাৰেটৰসকলক 25 কোটি টকাৰ এককালীন সৰ্বভাৰতীয় পঞ্জীয়ন মাচুলৰ বিনিময়ত ভাৰতীয় ৰেলৰ সমগ্ৰ যাত্ৰাপথতেই কণ্টেইনাৰ ৰেল চলোৱাৰ অনুমতি দিয়া হ'ব। চৰকাৰে বিভিন্ন পথৰ শ্ৰেণীৰ বাবে থকা পৃথক অনুমতি আৰু মাচুলৰ পূৰ্বৰ ব্যৱস্থাও বাতিল কৰিছে। কইম্বাটুরত কালি অনুষ্ঠিত ষোড়শ ভারতীয় জুনিয়র পুরুষ রাষ্ট্রীয় হকী চ্যাম্পিয়নশিপর এ

ডিভিজনৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহত জয়লাভ কৰি ওড়িশা, পঞ্জাব, ঝাৰখণ্ড আৰু মধ্যপ্ৰদেশৰ দলসমূহে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। কালি পঞ্জাবে কৰ্ণাটকক 5-2 গ'লত, ওড়িশাই হাৰিয়ানাক 5-1 গ'লত, মধ্যপ্ৰদেশে দাদৰা আৰু নগৰ হাভেলী তথা দমন আৰু দিউক 7-3 গ'লত পৰাস্ত কৰে। ইপিনে ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ মাজৰ খেলখন 3-3 গ'লত ড্ৰ হৈ ৰোৱাত শ্বুট আউটৰ জৰিয়তে ঝাৰখণ্ড বিজয়ী হয়। কইম্বাটুৰতে হ'বলগীয়া আজিৰ ছেমি ফাইনেল দুখনত ওড়িশা পঞ্জাবৰ আৰু ঝাৰখণ্ড মধ্যপ্ৰদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিগত 2-3 দিন ধৰি অসমৰ কেইবাখনো জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14লৈ বৃদ্ধি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত কালি নেটফ্লিক্সৰ সহ মুখ্য কাৰ্যবাহী বিষয়া টেড ছাৰণ্ডোছক সাক্ষাৎ কৰে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ অধীনৰ পৱন হান্স লিমিটেডে নতুন দিল্লীত নৰৱেৰ নৰ্বি এৰস্পেচৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে আৰু 16 ভাৰতীয় জুনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় হকী চেম্পিয়নশ্বিপত পঞ্জাব, ওড়িশা, ঝাৰখণ্ড আৰু মধ্যপ্ৰদেশ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলো হাৰ্জত আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলো হাৰ্জত। এতিয়া নিবেদন কৰা হৈছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে এয়া তৰালী শৰ্মা।

আধুনিকীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক তৰালী শৰ্মাৰ কণ্ঠৰ গীত।

আধুনিক গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35। ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগতে 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31। ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্লমা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাৱ নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালি হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থী বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালি হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থী বয়স 15 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। বিগত 2-3 দিন ধৰি অসমৰ কেইবাখনো জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, দৰং, কাৰ্বি আংলং, ওদালগুৰি, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে। বানত 38টা ৰাজহ চক্ৰৰ 563খন গাঁৱৰ 16,951 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 1,60,000ৰো অধিক লোক প্ৰভাৱিত হৈছে। কালি পুনৰ 6টা মিনিটতে উদ্ধাৰ হোৱাৰ ফলত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 95লৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই কালি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত অনুষ্ঠিত এখন বৈঠকত শেহতীয়াকৈ উজনি অসমৰ 4খন জিলাত হোৱা প্ৰলয়ংকাৰী বানত হোৱা ক্ষয় ক্ষতি, বানপীড়িত সাহায্য প্ৰদান আৰু পুনৰ্বাসনৰ পদক্ষেপ সম্পৰ্কে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক NDRFৰ নীতি কিছু শিথিল কৰি অধিকসংখ্যক ক্ষতিগ্ৰস্ত লোকক উপকৃত কৰিবলৈ আহান জনায়। তেওঁ কয় যে 4খন জিলাত শেহতীয়া বানত হোৱা স্থায়ী ক্ষতিৰ বিষয়ে জৰীপ কৰিবলৈ 7 আৰু 8 আগষ্টত বিষয়া কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়া হ'ব আৰু 9 আগষ্টত জৰীপ আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বান পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান সন্দৰ্ভত যোগাযোগ কৰি আছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অক্টোবৰৰ মাজভাগ পৰ্যন্ত অসমত বানৰ আশংকা থাকেই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক যিকোনো পৰিস্থিতিৰ বাবে সাজু হ'বলৈ আহান জনায়। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই NDRFৰ নীতি শিথিল কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱ প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক অৱগত কৰিব বুলি জানিবলৈ দিয়ে। তেওঁ অসমৰ সংকটকালত কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণে সাহায্য আগবঢ়াব বুলিও প্ৰতিশ্ৰুতি দিয়ে। বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যায়তনিক লোকচান পূৰণ কৰিবলৈ বিকল্প ব্যৱস্থা কৰা হ'ব বুলি শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত কয় যে বিশেষকৈ 9ম, 10ম, 11ম আৰু 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা কৰা হ'ব। তেওঁ কয় যে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলালৈ ইতিমধ্যে পাঠ্যপুথি প্ৰেৰণ কৰা হৈছে আৰু সংশ্লিষ্ট ব্লক কাৰ্যালয়ত সেয়া উপলব্ধ কৰোৱা হৈছে। কেইখনমান পাঠ্যপুথি নতুনকৈ ছপাবলগীয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে। নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে আজি আনুষ্ঠানিকভাৱে প্ৰপত্ৰ বিতৰণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে আঁচনিৰ বাবে প্ৰতি বছৰে নতুনকৈ প্ৰপত্ৰ পূৰণ কৰা হয়।
2: আমি আনুষ্ঠানিকভাৱে ইয়াৰ প্ৰপত্ৰসমূহ বিতৰণ কৰি আৰু প্ৰপত্ৰসমূহ কলেজে কলেজে বিতৰণ হ'ব, হায়াৰ ছেকেণ্ডেৰী স্কুলতো বিতৰণ হ'ব। প্ৰপত্ৰসমূহ পূৰণ কৰি কলেজতে তেওঁলোকে দাখিল কৰিব আৰু কলেজে সেইখিনি ভেৰিফিকেশ্যন কৰি তেওঁলোকৰ ৰেজিষ্টাৰৰ লগত এডমিশ্যন লোৱা ছাত্ৰ ছাত্ৰীৰ যি তালিকা আছে তাৰ লগত মেচিং কৰি চাই প্ৰতিবেদন দিয়াৰ লগে লগে তেওঁলোকৰ একাউণ্টলৈ পইচা যোৱাটো আৰম্ভ হ'ব। ইয়াৰ লগতে বানপানীৰ পৰিপ্ৰেক্ষিতত যিসকল ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল আক্ৰান্ত হৈছে তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মন্ত্ৰী ডাঙৰীয়াই এক বিশেষ আঁচনি ইতিমধ্যে ঘোষণা কৰিছে, সেইখিনিও অহাকালিলৈ মুকলি কৰা হ'ব।
1: শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে আজিয়ে বানপীড়িত শিক্ষাৰ্থীৰ বাবে পাঠ্যপুথি ক্ৰয়ৰ অনুদানো মুকলাই দিয়া হ'ব বুলি সদৰি কৰে। শিক্ষকৰ বদলি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে পাৰস্পৰিক বদলিৰ নিৰ্দেশনা ইতিমধ্যে প্ৰকাশ পাইছে আৰু অচিৰে এই প্ৰক্ৰিয়া আৰম্ভ হ'ব। ডিব্ৰুগড়ৰ খনিকৰণ নিৰ্মীয়মান অসম বিধানসভা চৌহদ আৰু বিধায়ক আৱাস কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে ভৱিষ্যতৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ উচ্চ মান বজাই ৰাখি নিৰ্মাণ কাৰ্য কৰিবলৈ সংশ্লিষ্টসকলকে নিৰ্দেশ দিয়ে। তদুপৰি নিৰ্ধাৰিত সময়ত এই কাম সম্পূৰ্ণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক নিৰ্দেশ দিয়ে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ জামুগুৰি অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত মথাউৰিৰ অংশ পৰিদৰ্শন

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলো হাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলো হাৰ্টজত। এতিয়া নিবেদন কৰিছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনো আহক জুবিন গাৰ্গৰ কণ্ঠৰ গীত।

আপোনালোকে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ময়ূখ হাজৰিকাৰ কণ্ঠৰ এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানটি ইমানতে সামৰা হল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হল সাম্প্ৰতিক বানত ৰাজ্যৰ 95 জন লোকৰ প্ৰাণহানি নামনি অসমতো বানৰ আশংকা বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিক লোকচান পূৰণ কৰিবলৈ বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শিক্ষামন্ত্ৰীৰ মন্তব্য অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণলৈ ইছৰোৰ বানত বুৰ যোৱা অঞ্চলৰ 33খন মানচিত্ৰ প্ৰেৰণ অসমৰ 3গৰাকী শিপিনী আৰু উদ্যোগী মহিলালৈ 2025 বৰ্ষৰ হস্ততাঁত বঁটা আৰু কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাত অস্মিতা চলিহা আৰু ইশাৰাণী বৰুৱাৰ প্ৰত্যয়জনক আৰম্ভণি নমস্কাৰ। বিগত 2-3 দিন ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14লৈ বৃদ্ধি হৈছে। বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাবিত হৈছে। সম্প্ৰতি গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, যোৰহাট, বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া, দৰং, কাৰ্বি আংলং, ওদালগুৰি, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ আছে। বানত 38টা ৰাজহচক্ৰৰ 563খন গাঁৱৰ 16,951 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 1,60,000ৰো অধিক লোক প্ৰভাৱিত হৈ আছে। কালি পুনৰ 6টা মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 95লৈ বৃদ্ধি পাইছে। ইপিনে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে কৰিচু বান্ধৰ অতিৰিক্ত জলৰাশি এৰি দিয়াৰ ফলত নামনি অসমৰ কেইবাখনো নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈছে। ইয়াৰ ফলত বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী আৰু চিৰাং জিলাত বানৰ আশংকা প্ৰকট হৈছে। প্ৰশাসনে জিলাসমূহত সতৰ্কতা জাৰি কৰিছে আৰু নৈপৰীয়া জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহান জনাইছে। উল্লেখযোগ্য যে 2004 চনৰ পৰা ভূটানে কুৰিচু বান্ধৰ জলৰাশি এৰি অহাৰ ফলত এই জিলাকেইখনত বান সমস্যাই দেখা দি আহিছে। বঙাইগাঁও জিলাতো মানাহ আৰু আইনুৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে জিলাখনত সতৰ্কতাবাণী জাৰি কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাজ্যখনৰ বান পৰিস্থিতি পৰ্যালোচনা কৰে। ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত অনুষ্ঠিত এখন বৈঠকত শেহতীয়াকৈ উজনি অসমৰ 4খন জিলাত হোৱা প্ৰলয়ংকাৰী বানত হোৱা ক্ষয় ক্ষতি, বানপীড়িতক সাহায্য প্ৰদান আৰু পুনৰ্বাসনৰ পদক্ষেপ সম্পৰ্কে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক এন ডি আৰ এফৰ নীতি কিছু শিথিল কৰি অধিকসংখ্যক ক্ষতিগ্ৰস্ত লোকক উপকৃত কৰিবলৈ আহান জনায়। তেওঁ কয় যে 4খন জিলাত শেহতীয়া বানত হোৱা স্থায়ী ক্ষতিৰ বিষয়ে জৰীপ কৰিবলৈ 7 আৰু 8 আগষ্টত বিষয়া কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়া হ'ব আৰু 9 আগষ্টত জৰীপ আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বান পৰিস্থিতি, উদ্ধাৰ আৰু সাহায্য অভিযান সন্দৰ্ভত যোগাযোগ ৰক্ষা কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অক্টোবৰৰ মাজভাগ পৰ্যন্ত ৰাজ্যত বানৰ আশংকা থাকে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলক যিকোনো পৰিস্থিতিৰ বাবে সাজু হ'বলৈ আহান জনায়। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই এন ডি আৰ এফৰ নীতি শিথিল কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱ প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক অৱগত কৰিব বুলি জানিবলৈ দিয়ে। তেওঁ অসমৰ সংকটকালত কেন্দ্ৰীয় চৰকাৰে সকলোধৰণে সাহায্য আগবঢ়াব বুলিও প্ৰতিশ্ৰুতি দিয়ে। তেওঁ লগতে অসমত বান সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে দ্ৰুতগতিত চলি থকা কাম কাজত সন্তুষ্টি ব্যক্ত কৰে।
1: जो बचाव के दृष्टि से आवश्यक है उसके लिए बहुत तत्परता से और प्रोएक्टिव होकर समय को ध्यान में रखते हुए पूरी तीव्र गति से यहाँ राहत पहुँचाने का काम किया है और राहत का कार्य बहुत तीव्र गति से चल रहा है। नुकसान इतना हुआ है कि इसमें समय लगेगा, लेकिन मैं आपको प्रधानमंत्री मोदी जी की तरफ से ये विश्वास दिलाना चाहता हूँ कि कोई भी कमी भारत सरकार की ओर से नहीं रहेगी, चाहे वो आर्थिक मदद की बात हो, चाहे वो बसाने की बात हो, चाहे वो मुआवजे की बात हो, चाहे वो माल मवेशी का जो नुकसान हुआ है उसकी भरपाई की बात हो, सब कुछ पूरी तरीके से आप तक पहुंचेगा। और फिर मैं कहूंगा कि आपके साथ दुख भरी घड़ी में हम सब खड़े हैं। हेमंत दा सारी चीजों की चिंता कर रहे हैं और करेंगे। आर्थिक दृष्टि से ये भी प्रदेश सरकार के संसाधन लगा रहे हैं, लेकिन केंद्र के तरफ से भी कोई कमी नहीं रहेगी, इस बात का मैं आपको विश्वास दिलाता हूं।
0: কেন্দ্ৰীয় মন্ত্ৰী নাড্ডাই কালি খহনীয়া ক্ষতিগ্ৰস্ত নাগালেণ্ডৰ মন জিলা ভ্ৰমণ কৰি ক্ষতিৰ সন্মুখীন হোৱা লোকসকলৰ অৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহালো উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে খহনীয়াৰ কবলত পৰা লোকসকলৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ সহায়ৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। মন্ত্ৰীগৰাকীয়ে আজি অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল'ব। তেওঁ ইটানগৰত অৰুণাচল প্ৰদেশ চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতেও আলোচনাত মিলিত হ'ব। বানত ক্ষতিগ্রস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যায়তনিক লোকচান পূৰণ কৰিবলৈ বিকল্প ব্যৱস্থা লোৱা হ'ব বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে প্ৰকাশ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত কয় যে বিশেষকৈ নৱম দশম একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ ব্যৱস্থা কৰা হ'ব। তেওঁ কয় যে শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলালৈ ইতিমধ্যে পাঠ্যপুথি প্ৰেৰণ কৰা হৈছে আৰু সংশ্লিষ্ট ব্লক কাৰ্যালয়ত উপলব্ধ কৰোৱা হৈছে। কেইখনমান পাঠ্যপুথি নতুনকৈ ছপাবলগীয়া হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে আজি আনুষ্ঠানিকভাৱে প্ৰপত্ৰ বিতৰণ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ বাবে প্ৰতিবছৰে নতুনকৈ প্ৰপত্ৰ পূৰণ কৰা হয়। তেওঁ কয় যে প্ৰপত্ৰসমূহ শিক্ষানুষ্ঠানে বিতৰণ কৰা হ'ব। ইয়াৰ পাছত ছাত্ৰ ছাত্ৰীসকলে প্ৰপত্ৰ পূৰণ কৰি শিক্ষানুষ্ঠানত জমা দিব আৰু শিক্ষানুষ্ঠান কৰ্তৃপক্ষই নামভৰ্তিৰ তালিকাৰ লগত মিলাই প্ৰতিবেদন দিয়াৰ লগে লগে ছাত্ৰ ছাত্ৰীৰ একাউণ্টত ধন জমা হোৱা আৰম্ভ হ'ব। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে আজিয়ে বানপীড়িত শিক্ষাৰ্থীৰ বাবে পাঠ্যপুথি ক্ৰয়ৰ অনুদানো মোকলাই দিয়া হ'ব বুলি সদৰি কৰে। শিক্ষকৰ বদলি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে পাৰস্পৰিক বদলিৰ নিৰ্দেশনা ইতিমধ্যে প্ৰকাশ পাইছে আৰু অচিৰেই এই প্ৰক্ৰিয়া আৰম্ভ হ'ব।
2: মই ভাবো যে অলৰেডি অৰ্ডাৰ জেনেৰেট হৈছে, মিউচুৱেল ট্ৰেঞ্চফাৰবিলাকৰ অৰ্ডাৰ জেনেৰেট হৈছে আৰু এইবাৰ চৰকাৰখন গঠন হ'ল মাত্ৰ মে মাহত, গতিকে আমি কাম কৰাৰ কাৰণে সময়ো বহুত কম পালো, গতিকে গৰম বন্ধৰ মাজতে গোটেইখিনি অৰ্ডাৰ আমি উলিয়াব পৰা নাই, কিন্তু নহ'লেও অৰ্ডাৰ জেনেৰেট হোৱাটো আৰম্ভ হৈ গৈছে।
0: ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণলৈ বানত বুৰ্জোৱা অঞ্চলৰ 33খন মানচিত্ৰ আৰু মূল্য সংযোজিত সামগ্ৰী প্ৰেৰণ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে মন্তব্য কৰিছে। লোকসভাত কালি এটা লিখিত উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় জৰুৰীকালীন ব্যৱস্থাপনা তথ্য ভাণ্ডাৰৰ জৰিয়তে ছিনথেটিক এপাৰেচাৰ ৰাডাৰ আৰু আলোকীয় উপগ্ৰহ তথ্য ব্যৱহাৰ কৰি এই মানচিত্ৰ আৰু সামগ্ৰীসমূহ যোগান ধৰা হৈছে। ছিনথেটিক এপাৰেচাৰ ৰাডাৰৰ তথ্যত সকলো বতৰ আৰু সকলো সময়ৰ প্ৰতিচ্ছবি আৰু আলোকীয় তথ্য দিনৰ ভাগত আৰু ফৰকাল বতৰত লোৱা উচ্চ ৰিজলিউচনৰ প্ৰতিচ্ছবি অন্তৰ্ভুক্ত হৈ থাকে। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই অসমৰ বান তথ্যৰ জিলাভিত্তিক সবিশেষ প্ৰদান আৰু সময় সাপেক্ষ উদ্ধাৰ তথা সাহায্য অভিযান উন্নত কৰাৰ বাবে লোৱা ব্যৱস্থাসমূহৰ ভিতৰত জলমগ্ন অঞ্চলৰ মানচিত্ৰ প্ৰেৰণ অন্যতম। ফৰকাল বতৰত উপগ্ৰহীয় তথ্যৰ উপলব্ধতাৰ ওপৰত নিৰ্ভৰ কৰি জিলা পৰ্যায়ত বানৰ ক্ষয় ক্ষতিৰ মূল্যায়নৰ বাবে উচ্চ ৰিজলিউচনৰ উপগ্ৰহৰ তথ্য ব্যৱহাৰ কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ জামুগুৰি অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত মথাউৰিৰ অংশ পৰিদৰ্শন কৰে আৰু পৰিস্থিতিৰ বুজ লয়। তেওঁ লগতে জলসম্পদ বিভাগ, জিলা প্ৰশাসন আৰু স্থানীয় বিষয়াসকলৰ সৈতে বিস্তৃত আলোচনাত মিলিত হৈ ইতিমধ্যে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক বান পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে দীৰ্ঘকালীন সুৰক্ষা পৰিকল্পনা যুগুত কৰিবলৈও আহান জনায়। তেওঁ কয় যে চৰকাৰে নৈপৰীয়া লোকসকলক খহনীয়াৰ পৰা সুৰক্ষা দিয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। বিহপুৰীয়া সমষ্টিৰ লতাবাৰীৰ মথাউৰিৰ ক্ষতিগ্ৰস্ত অংশ পৰিদৰ্শন কৰি তেওঁ জলসম্পদ বিভাগে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়। তেওঁ লগতে সংশ্লিষ্ট বিষয়াসকলক শীঘ্ৰে সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ লগতে ক্ষয় ক্ষতিৰ জৰীপ চলাবলৈ নিৰ্দেশ দিয়ে। অনাগত সময়ত ল'বলগীয়া পদক্ষেপৰ ওপৰতো তেওঁ গুৰুত্ব দিয়ে। মন্ত্ৰীগৰাকীয়ে বিশ্বনাথ জিলাৰ গহপুৰৰ বান পৰিস্থিতিৰো বুজ লয়। তেওঁৰ সৈতে গহপুৰৰ বিধায়ক উৎপল বৰাও উপস্থিত থাকে। ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে গহপুৰ সমজিলা প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হয়। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
3: যোৱা ৰাতিয়ে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলো নিৰ্দেশনা দিছিলে আৰু সেইমতে কামখিনি কৰি আছিলে আৰু আজি ৰাতিপুৱাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশনা অনুসৰি মই আহি সকলো ইয়াত যিখিনি কাম আছে, আমাৰ ইতিমধ্যে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ চিফ ইঞ্জিনিয়াৰো আহি পাইছে আৰু ইয়াত থকা স্থানীয় যিসকল বিষয়া আছে, দুয়োখন ডিষ্ট্ৰিক্টৰ DC, আমি সকলোৱে অঞ্চলসমূহ পৰিভ্ৰমণ কৰি ইয়াৰ পিছত কি ধৰণে স্থায়ী সমাধানৰ কাৰণে কাম কৰিব লাগিব বা ইমিডিয়েট কোনখিনি কাম কৰাৰ প্ৰয়োজন আছে সেই সম্পৰ্কে আলোচনা কৰিলোঁ আৰু সেইমতে নিৰ্দেশনা দিয়া হৈছে আৰু কালিৰ পৰা কাম কৰি আছে আৰু ভৱিষ্যতে আজিৰে পৰা কামখিনি আগবঢ়াই নিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে।
0: মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগক বান আৰু খহনীয়া সমস্যাৰ সন্মুখীন হোৱাৰ বাবে স্থায়ী সমাধান কৌশল উলিয়াবলৈ আহান জনায়। অসমৰ তিনিগৰাকী শিপিনী আৰু উদ্যোগী মহিলাৰ লগতে শুৱালকুছিৰ গন্ধমৌ অঞ্চলৰ বোৱাকোটা সামগ্ৰী উৎপাদন প্ৰতিষ্ঠানে 2025 বৰ্ষৰ হস্ততত বঁটা লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। কামৰূপ মহানগৰ জিলাৰ বুন্দাৰ বিশিষ্ট শিপিনী ৰুণিমা চেতিয়া চৌধুৰীয়ে হস্ততাঁত খণ্ডত অসাধাৰণ কাৰুশিল্প আৰু জীৱনজোৰা সাধনাৰ বাবে প্ৰদান কৰা দেশৰ সৰ্বোচ্চ স্বীকৃতি সন্ত কবিৰ হস্ততাঁত বঁটা লাভ কৰিছে। ঐতিহ্যমণ্ডিত মুগা সূতাৰে প্ৰস্তুত কৰা আটকধুনীয়া মুগা চিলখাৰীৰ অনন্য আৰ্হি, কাৰিকৰী দক্ষতা আৰু অপূৰ্ব বয়ন শিল্পৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে। এই বঁটাত আছে সোণৰ মুদ্ৰা, তাম্ৰপত্ৰ, আলোৱান আৰু প্ৰমাণপত্ৰ। একেদৰে নিজ নিজ ক্ষেত্ৰত উৎকৃষ্ট সৃষ্টিশীলতা আৰু গুণগত মান প্ৰদৰ্শন কৰাৰ বাবে কামৰূপ মহানগৰ জিলাৰ হাতীগাঁৱৰ জ্যোতি ভূঞা আৰু মাজুলীৰ গড়মূৰৰ ৰীতি দলে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস

0: কাইলৈ নতুন দিল্লীত হ'বলগীয়া এটা অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰিব। ৰাজ্যৰ নৱনিযুক্ত মুখ্য তথ্য আয়ুক্ত ভাৰত ভূষণ দেৱচৌধুৰীয়ে আজি শপত গ্ৰহণ কৰিব। লোকভৱনত দিনৰ 11:30 বজাত হ'বলগীয়া এটা অনুষ্ঠানত মুখ্য তথ্য আয়ুক্তগৰাকীয়ে শপত গ্ৰহণ কৰিব। ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মীয়মান অসম বিধানসভা চৌহদ আৰু বিধায়ক আৱাস কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে ভৱিষ্যতৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ উচ্চ মান বজাই ৰাখি নিৰ্মাণ কাৰ্য কৰিবলৈ সংশ্লিষ্টসকলক নিৰ্দেশ দিয়ে। তদুপৰি নিৰ্ধাৰিত সময়ত এই কাম সম্পূৰ্ণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক নিৰ্দেশ দিয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্ৰভা মহন্তৰ জামিন আবেদনৰ শুনানি আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ছেছন আদালত আৰু বিশেষ ফাষ্ট্ৰেক আদালতত জামিন আবেদন নাকচ হোৱাৰ পাছত অভিযুক্তগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত এই গোচৰৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। গোচৰটোত অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, শেখৰ জ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ পাছতে আদালতত যোৱা 9 জুনত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়। অসমৰ অস্মিতা চলিহা আৰু ঈশাৰাণী বৰুৱাই দক্ষিণ কোৰিয়াৰ আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলা ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই কালি মহিলা ছিংগলছৰ এখন খেলত জাপানৰ ৰিৰিনা হিৰামোটোক 22-20, 21-18 গেমত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। একেদৰে ঈশাৰাণী বৰুৱাই দক্ষিণ কোৰিয়াৰ লি চো হিক 18-21, 21-15, 7-21 গেমত পৰাভূত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি তথা সাহায্য অভিযানক লৈ চৰকাৰৰ তৎপৰতা, কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ অসম ভ্ৰমণ, ৰাজ্যৰ কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধিত কেইবাখনো জিলাত বানৰ আশংকা, শীঘ্ৰে স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিব বুলি বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ঘোষণাকে ধৰি কেইবাটাও বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতি আৰু কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ অসম ভ্ৰমণ সন্দৰ্ভত এটা বাতৰি দৈনিক জনমভূমি কাকতে। একেৰাহে চতুৰ্থদিনৰ বাবে শিৱসাগৰ চৰাইদেউৰ বানপীড়িতৰ কাষত মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীক দেখুৱালে মহাপ্ৰলয়ৰ দৃশ্য, ট্ৰেক্টৰত গৈ নেপালী খুঁটিত নাড্ডা শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতেও এই সম্পৰ্কে কেইবাটাও বাতৰি, ক্ৰমে কেন্দ্ৰই দিব আৰ্থিক সহায় সংস্থাপন ক্ষতিপূৰণ আৰু নেপালী খুঁটিৰ সৰ্বস্বান্তক মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি, গাই গৰু কিনি দিব চৰকাৰে, নিৰ্মাণ কৰি দিব ঘৰো শীৰ্ষকেৰে প্ৰকাশ কৰিছে। ইপিনে কেইবাটাও জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াত বিভিন্ন নদীৰ জলস্তৰ বৃদ্ধি তথা পুনৰ বানৰ আশংকা উদ্ভৱ হোৱাৰ দিশটোকো আজিৰ বিভিন্ন কাকতে গুৰুত্ব প্ৰদান কৰিছে। আমাৰ অসম কাকতত এই সম্পৰ্কীয় এটা বাতৰি শিৰোনাম, পানী এৰিলে কুৰিচু, সোৱণশিৰি, ৰঙানদী, দৈয়াঙৰ সৰ্বত্ৰ আতংক। দৈনিক অসম কাকতৰ একেটা বাতৰি শীৰ্ষক, কুৰিচু নিপকৈ আনিছে বান বিভীষিকা। ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা কেন্দ্ৰিক বাতৰি অসমে প্ৰতিদিন কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ আৰু কেন্দ্ৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহযোগৰ আশ্বাস প্ৰদানৰ বাতৰিক দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতেও আগস্থান দিছে। অহা ডিচেম্বৰত স্বদেশলৈ উভতিব বুলি এখন সংবাদমেলযোগে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কৰা ঘোষণা দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অহা 17 আগষ্টত সংসদত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ তথা মহিলা সংৰক্ষণ বিধেয়ক উত্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰা এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। সাম্প্ৰতিক বানত ৰাজ্যৰ 95 জন লোকৰ প্ৰাণহানি, নামনি অসমতো বানৰ আশংকা। বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বিদ্যায়তনিক লোকচান পূৰণ কৰিবলৈ বিকল্প ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শিক্ষামন্ত্ৰীৰ মন্তব্য। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণলৈ ইছৰোৰ বানত বুৰ্জ অঞ্চলৰ 33খন মানচিত্ৰ প্ৰেৰণ। অসমৰ 3গৰাকী শিপিনী আৰু উদ্যোগী মহিলালৈ 2025 বৰ্ষৰ হস্ততাঁত বঁটা আৰু কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাত অস্মিতা চলিহা আৰু ঈশাৰাণী বৰুৱাৰ প্ৰত্যয়জনক আৰম্ভণি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলো হাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলো হাৰ্টজত। এতিয়া আগবঢ়াবলৈ লৈছো চলচ্চিত্ৰৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানৰ আৰম্ভণিতে শুনোৱা হওক নিৰ্মলা মিশ্ৰ আৰু সাগৰিকা বৰুৱাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আৰু সুৰ উপেন কাকতিৰ। ছবি ফাগুনী।

দূৰণিৰ ৰং ছবিৰ পৰা এটি গীত শুনাবলৈ লৈছো পুলক বেনাৰ্জীৰ কণ্ঠত, গীতিকাৰ ৰবি সিংহ, সুৰকাৰ অজিত সিংহ।

অনুষ্ঠানত এইবাৰ শুনোৱা হওক কেকেৰ কণ্ঠৰ এটি গীত ছবি ৱ লম্হে, গীতিকাৰ নীলেশ মিশ্ৰ, সুৰকাৰ প্ৰীতম

ৰূপালী ঢৌ অনুষ্ঠানত এইবাৰ আগবঢ়াইছো সমীৰ ৰচিত আৰু আনন্দ মিলিন্দ সুৰাৰোপিত এটি গীত। গীতটিত কণ্ঠদান কৰিছে অনুৰাধা পৰোৱাল আৰু সুৰেশ ৱাটকাৰে। ছবি দিল।

আপোনালোকে ৰূপালীঠ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক অনিন্দিতা পালৰ কণ্ঠৰ এটি গীত ছবি জেতুকা পাতৰ দৰে। গীতৰ কথা আৰু সুৰ পলাশ গগৈৰ।

ৰূপালী ঢৌ অনুষ্ঠানটি আজিলৈ ইমানতে সামৰা হ'ল। শ্ৰোতাসকল, এতিয়া সময় 9:45 গৈছে। ইয়াৰ লগে লগে প্ৰাগজ্যোতিষপুৰ শাখাৰ প্ৰথম অধিৱেশনৰ অন্ত পৰিল। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকল, আপোনালোকলৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছো আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত শ্ৰুতি মেধি, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিক চন্দ্ৰ বৰ্মন, বিশ্বদেৱ স্বৰ্গীয়াৰী, পম্পা চন্দা আৰু মায়ামণি শৰ্মা। ট্ৰেন্সমিটাৰত অজয় আনন্দ, মিতুল গগৈ আৰু আছিফ আহমেদ, আৰু ষ্টুডিঅ'ত মই সংগীতা দেৱী। প্ৰিয় শ্ৰোতা, এতিয়া নিবেদন কৰিছো গীতিমালিকাৰ গীত। অনুষ্ঠানৰ আৰম্ভণিতে এয়া পাহাৰী দাস, গীতৰ কথা লক্ষ্য হীৰা দাসৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

অনুষ্ঠানত এইবাৰ শুনো আহক অনিল কলিতা ৰচিত এটি গীত পংকজ বৰদলৈৰ কণ্ঠত, প্ৰযোজনা অসীম হাজৰিকাৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানত এইবাৰ আগবঢ়াইছো মৈত্ৰীৰ দাসৰ কণ্ঠৰতী গীত। গীতৰ কথা কৌস্তুভমণি শইকীয়াৰ, প্ৰযোজনা নিকেতন দাসৰ।

আপোনালোকে গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো তৰুণ শৰ্মা ৰচিত এটি গীত দিলীপ দাসৰ কণ্ঠত, প্ৰযোজনা তৰুণ শৰ্মাৰ।

কীৰ্তিমালিকাৰ গীত অনুষ্ঠানৰ শেষত শুনো আহক তৃষাৰাণী শইকীয়াৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা কিশোৰ দাসৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: গীতিমালিকাৰ গীত অনুষ্ঠানটি আজিলৈ ইমানতে সামৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ।
1: আলাপ অনুৰাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার সৈতে।
2: অগ্নিযুগৰ গান,
3: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
4: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 12 বজাত হিন্দীত বাতৰি আৰু 12:05 বজাত ইংৰাজীত বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠিমান মন পৰহা অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত আছো মই শ্ৰুতি।

রাজা রামমোহন রায় কৈছিল, আনে কি কৰিছে ভবাতকৈ নিজে কি কৰিছো ভবাহে বেছি দরকার। প্রিয় শ্রোতা, এইখিনিতেই জানোছো নাহক কি কি অনুষ্ঠানেরনো সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়ানুষ্ঠান মনোৰঞ্জন, নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰ কৰা হ'ব 5:55। তুলুমণি কাকতিৰ দ্বাৰা পৰিৱেশিত লোকগীত শুনিবলৈ পাব 6:10। তন্ময় গোস্বামীৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব। 7:20 প্ৰচাৰ কৰা হ'ব লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। আজিৰ অতিথি বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী, নৃত্য পৰিচালক, সংগীত নাটক একাডেমীৰ উস্তাদ বিছমিল্লা খা যুৱ বঁটা প্ৰাপক সেউজপ্ৰিয়া বৰঠাকুৰ। আঁত ধৰিব ভাস্কৰ শইকীয়াই আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। এই অনুষ্ঠানটিৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী। প্ৰিয় শ্ৰোতা, এইখিনিতেই জানোছো নাহক কি কি অনুষ্ঠানেৰনো সজোৱা হৈছে কাইলৈৰ যুৱবাণী। কাইলৈও আজিৰ দৰে একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণী। 5:15 প্ৰচাৰ কৰা হ'ব গীতৰ নিয়মীয়ানুষ্ঠান মনোৰঞ্জন। শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। 6:10 প্ৰচাৰ কৰা হ'ব বিলকিছ ইনাম আৰু সংগীবৃন্দৰ কণ্ঠত জিকিৰ।

শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব 6:30। কাইলৈৰ বিষয়, যকৃতৰ বিভিন্ন ৰোগৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰ। অতিথি হিচাপে উপস্থিত থাকিব ডঃ অমৃতাংশু বৰকাগতি। আগ ধৰিব স্নেহা পাঠকে। ন প্ৰতিভা অনুষ্ঠানটি 7:20 শুনিবলৈ পাব। অতিথি হিচাপে উপস্থিত থাকিব উদীয়মান কণ্ঠশিল্পী মৃদুস্মিতা বৰ্মন। আগ ধৰিব শ্ৰুতি ডেকাই। আৰু 8:05 শুনিবলৈ পাব।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো গীতৰ নিয়মীয়ানুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে কেইখনমান হিন্দী ছবিৰ গীতেৰে। প্ৰথমে আগবঢ়াবলৈ লৈছো দেৱদাস ছবিখনৰ পৰা শ্ৰেয়া ঘোষালৰ কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, শুনি আছে গীতৰ নিয়মীয়ানুষ্ঠান মনোৰঞ্জন। এইবাৰ আগবঢ়াবলৈ লৈছো উদিত নাৰায়ণ আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এবাৰ আগবঢ়াবলৈ লৈছোঁ স্বদেশ ছবিখনৰ পৰা অলকা য়াগ্নিকৰ কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, শুনি আছে গীতৰ নিয়মানুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছিল কেইখনমান হিন্দী ছবিৰ গীতেৰে। আগবঢ়াবলৈ লৈছো স্বদেশ ছবিখনৰ পৰাই এ আৰ ৰহমানৰ কণ্ঠৰ এই গীতটি।

মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই বি টেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। হিউমেন ৰিচৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী এম বি এ বা পি জি ডি এম থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31। ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্লমা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালী হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহা নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালছোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকালৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। শিক্ষণ প্ৰশিক্ষণ সংস্থান শুনিলে।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: অগ্নিযুগৰ গান,
3: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
4: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে শুনিবলৈ পাব হিন্দী আৰু ইংৰাজীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
2: आकाशवाणी समाचार के साथ मैं कनकलता। केंद्रीय मंत्रिमंडल ने आज 23,731 करोड़ रुपए के कुल परिव्यय के साथ राष्ट्रीय

0: পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM-ৰ 100.8 MHz।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
1: অগ্নিযুগৰ গান।
4: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
5: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
4: অ মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 বজাৰ পৰা 8:25 বজালৈ সুধা কণ্ঠৰ গীত।
5: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

ঘৰতে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যৰ শিক্ষাৰ্থী সমাজক উদ্যোগ তথা কাৰিকৰী খণ্ডত নিয়োজিত হ'ব পৰাকৈ কৌশলগত শিক্ষা আহৰণৰ বাবে

0: মুখ্যমন্ত্ৰীৰ আহ্বান ৰাজ্যত বান প্ৰভাৱিত জিলাৰ সংখ্যা 14লৈ বৃদ্ধি দৈয়াং আৰু কুৰিচু জলবিদ্যুৎ প্ৰকল্পৰ পৰা এৰি দিয়া অতিৰিক্ত জলৰাশিৰ ফলত উজনি নামনিত বিস্তীৰ্ণ অঞ্চল জলমগ্ন শিৱসাগৰত বানৰ পাছত পুনৰ সংস্থাপন আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে ভাৰত ভূষণ দেৱচৌধুৰীৰ শপত গ্ৰহণ আৰু মুম্বাইত ব্ৰিকছ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ ব্ৰিকছ ৱেবছ বজাৰ আৰম্ভ নমস্কাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত শিক্ষাৰ্থীসকলক বিভিন্ন উদ্যোগ তথা কাৰিকৰী খণ্ডত নিয়োজিত হ'ব পৰাকৈ কৌশলগত শিক্ষা আহৰণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়
1: আজিকালি আমাক শিক্ষাৰ লগত এটা ডাঙৰ প্ৰয়োজন হৈছে যে নিজে কিবা এটা বিশেষ গুণ আয়ত্ত কৰা যদি মই কমাৰ্চ পঢ়িছোঁ তেতিয়া মই কমাৰ্চৰ লগত জি এছ টিৰ বিষয়ে জানিব লাগিব যাতে মই কমাৰ্চ পাছ কৰি জি এছ টি ৰিলেটেড মই কামত সোমাব পাৰোঁ বোলে মই কমাৰ্চ পঢ়িছোঁ কিন্তু মই কোম্পেনী লৰ ওপৰত পঢ়িব লাগিব যাতে কমাৰ্চ পাছ কৰি মই কোম্পেনী এটাৰ লগত নিজক জড়িত কৰিব পাৰোঁ কাৰণ মই কোম্পেনী লৰ বিষয়ে জানো বি এ আৰু এম এ অকল আমাৰ শিক্ষাৰ শেষ হ'ব নোৱাৰে যদি মোৰ ছায়েন্স পঢ়িছোঁ মই কেনেকৈ নিজক আই টিৰ লগত পৰিচয় কৰিব পাৰোঁ কেনেকৈ মই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ বিষয়ে জানিব পাৰোঁ দেয়াৰ আৰ 1,00,000+ কোৰ্চেছ যি আমাৰ লগত আছে
0: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 452খন প্ৰতিষ্ঠানত এই আবেদন পত্ৰ বিতৰণ কৰা হয় শিক্ষা গ্ৰহণৰ বিত্তীয় বাধা দূৰ কৰাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা এই আঁচনিৰ অধীনত একাদশ দ্বাদশ তথা পলিটেকনিকৰ ডিপ্লমা পাঠ্যক্ৰমৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক প্ৰতিমাহে 800 টকাকৈ স্নাতক পৰ্যায় সংহত শিক্ষক শিক্ষণ কাৰ্যসূচী তথা পলিটেকনিকৰ তৃতীয় বৰ্ষৰ শিক্ষাৰ্থীসকলক 1,250 টকাকৈ আৰু স্নাতকোত্তৰ তথা বি এড পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীসকলক মাহে 2,500 টকাকৈ প্ৰদান কৰা হ'ব শিক্ষাৰ্থীসকলক সৰ্বাধিক 10 মাহৰ বাবে এই সুবিধা প্ৰদান কৰা হ'ব অনুষ্ঠানত শিক্ষাৰ্থীৰ সহায়ক প্ৰয়াসৰো শুভাৰম্ভ কৰা হয় এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীসকলক অধ্যয়ন সামগ্ৰী ক্ৰয় কৰাৰ বাবে 1,000 স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীসকলক 3,000 আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলক 5,000 টকা প্ৰদান কৰা হ'ব অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু উপস্থিত থাকে আজিৰ অনুষ্ঠানতে সাম্প্ৰতিক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ 793খন বিদ্যালয়লৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰে আৰ্থিক সাহায্য প্ৰদান কৰা হয় ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ নীতি অনুসৰি জিলা 4খনৰ বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহক 15,86,00,000 টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হয় লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ 21,025গৰাকী শিক্ষাৰ্থীৰ শিক্ষা সামগ্ৰী ক্ৰয়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 4,26,00,000তকৈও অধিক টকা সাহায্য বিতৰণৰো শুভাৰম্ভ কৰা হয় এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি তামোলপুৰ জিলাতো আজি 3টা স্থানত জিলাভিত্তিত আবেদন পত্ৰ বিতৰণৰ অনুষ্ঠান ৰূপায়ণ কৰা হয় তামোলপুৰ মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী বি টি চিৰ কাৰ্যবাহী সদস্য লক্ষী দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে গোলাঘাট জিলাত আয়োজিত জিলাভিত্তিক অনুষ্ঠানত মন্ত্ৰী অতুল বৰাই অনুদান পত্ৰ বিতৰণ কৰে বোকাখাটৰ জে ডি এছ জি মহাবিদ্যালয়ত আয়োজিত অনুষ্ঠানত মহাবিদ্যালয়খনৰ 2,220গৰাকী ছাত্ৰ ছাত্ৰী এই আঁচনিৰ আওতালৈ আহিছে বুলি মহাবিদ্যালয় কৰ্তৃপক্ষই সদৰি কৰে একেদৰে কোকৰাঝাৰ বজালি কাছাৰ গোলাঘাট বিশ্বনাথ ডিব্ৰুগড় লখিমপুৰকে ধৰি অন্যান্য জিলাসমূহতো আঁচনি দুখনৰ আবেদন পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰা হয় বিগত 2-3 দিন ধৰি ৰাজ্যৰ কেইবাখনো জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বান প্ৰভাৱিত জিলাৰ সংখ্যা পুনৰ 14লৈ বৃদ্ধি হৈছে বিগত সপ্তাহটোত বতৰ ফৰকাল হোৱাৰ ফলত বহু অঞ্চলত পানী হ্ৰাস পাইছিল যদিও নতুনকৈ ভালেমান অঞ্চল প্লাৱিত হৈছে সম্প্ৰতি গোলাঘাট শিৱসাগৰ ডিব্ৰুগড় চৰাইদেউ যোৰহাট বিশ্বনাথ ধেমাজি লখিমপুৰ শোণিতপুৰ তিনিচুকীয়া কাৰ্বি আংলং দৰং ওদালগুৰি কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈ আছে বানত 38টা ৰাজহ চক্ৰৰ 563খন গাঁৱৰ 16,951 হেক্টৰ কৃষিভূমি নষ্ট হোৱাৰ লগতে 1,60,000ৰো অধিক লোক প্ৰভাৱিত হৈছে কালি পুনৰ 6টা মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 95লৈ বৃদ্ধি পাইছে ইপিনে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে

0: কৰিছু বান্ধৰ অতিৰিক্ত জলৰাশি এৰি দিয়াৰ ফলত নামনি অসমৰ কেইবাখনো নৈৰ জলপৃষ্ঠ বৃদ্ধি হৈছে। ইয়াৰ ফলত বাক্সা, বৰপেটা, বঙাইগাঁও, বজালী আৰু চিৰাং জিলাত বানৰ আশংকা প্ৰকট হৈছে। প্ৰশাসনে জিলাসমূহত সতৰ্কতা জাৰি কৰিছে আৰু নৈপৰীয়া জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহান জনাইছে। নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পৰা অবিৰতভাৱে অধিক পৰিমাণে পানী এৰি দিয়াৰ ফলত গোলাঘাট জিলাৰ মেৰাপানী, নুমলীগড় আদি অঞ্চলত বান পৰিস্থিতি অধিক অৱনতি ঘটিছে। মেৰাপানী অঞ্চলৰ দৈয়াং নদীৰ দাঁতি কাষৰীয়া কাছমাৰীৰ ইটানগৰ, ধৰমপুৰ আৰু চেনাই চাপৰি অঞ্চলৰ কেইবাটাও পৰিয়ালৰ বাসগৃহত পানী সুমাইছে। গোলাঘাট জিলা প্ৰশাসনে নদী কাষৰীয়া অঞ্চলৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আহান জনোৱাৰ লগতে পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰাখিছে। ইফালে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি নোৱা নৈৰ বাঢ়নী পানীয়ে ক্ষতি কৰা পৰিয়ালসমূহৰ অভাৱ অভিযোগৰ বুজ লয়। উল্লেখযোগ্য যে দৰং জিলাৰ মঙলদৈ ৰাজহচক্ৰৰ অন্তৰ্গত ঔতলা পঞ্চায়তৰ বেংগাবৰা গাঁৱৰ সমীপৰ নোৱা নৈৰ মথাউৰিৰ কালি এটা অংশ ছিগি যোৱাৰ ফলত অঞ্চলটোৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰে। কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বানৰ পাছত পুনৰ সংস্থাপন আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বানপীড়িত পৰিয়ালসমূহক আগবঢ়োৱা পুনৰ সংস্থাপনমূলক সহায়ৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে জিলা প্ৰশাসন আৰু চক্ৰ বিষয়াসকলৰ সৈতে চৰকাৰৰ পুনৰ সংস্থাপনমূলক পদক্ষেপসমূহৰ ৰূপায়ণ সন্দৰ্ভত বিস্তৃত আলোচনা অনুষ্ঠিত হয়। শিৱসাগৰ চহৰৰ পৰা বানপানী নিষ্কাশনৰ অগ্ৰগতি, ক্ষয় ক্ষতিৰ মূল্যায়ন আৰু বানৰ পাছৰ ব্যৱস্থা সমূহ সন্দৰ্ভত বৈঠকত পৰ্যালোচনা কৰা হয়। জিলা আয়ুক্তই জনোৱা মতে শিৱসাগৰ জিলাৰ প্ৰায় 43,000 বানপীড়িত পৰিয়ালে ইতিমধ্যে ৰাজ্য চৰকাৰৰ 15,000 টকাৰ অন্তৱৰ্তীকালীন আৰ্থিক সাহায্য লাভ কৰিছে। মন্ত্ৰী হাজৰিকাই জিলা প্ৰশাসনক সকলো বানপীড়িত পৰিয়ালে সময়মতে সাহায্য লাভ কৰাটো নিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে। জিলাখনত পুনৰ সংস্থাপনমূলক সকলো কাম দ্ৰুতগতিত সম্পন্ন কৰিবলৈ আৰু বিভাগসমূহৰ মাজত সু সমন্বয় ৰক্ষা কৰিবলৈ প্ৰস্তুত কৰা কাৰ্যসূচীসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণত গুৰুত্ব প্ৰদান কৰা হৈছে। এই বৈঠকত মন্ত্ৰী বিমল বৰা, সুকান্ত বৰগোহাঁই আৰু নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁইও উপস্থিত থাকে। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে আজি শিৱসাগৰ জিলাৰ বিভিন্ন বান বিধবস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। বিটিচি প্ৰধানগৰাকীয়ে এটা 104-জনীয়া দলেৰে বান বিধবস্ত জিলাখনত সাহায্য প্ৰদানৰ উদ্দেশ্যে উপস্থিত হয়। শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে দলটোক আদৰণি জনায়। মহিলাৰীৰ নেতৃত্বত যোৱা দলটোৱে বানত ক্ষতিগ্ৰস্ত দুৰ্গম অঞ্চলৰ প্ৰায় 10,000 লোকক সাহায্য সামগ্ৰী বিতৰণ কৰে। পৰিদৰ্শনৰ সময়ত মহিলাৰীয়ে বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে ৰাইজৰ সমস্যাসমূহ সুধি সম্ভৱপৰ সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰি এইদৰে কয়।
1: মই দেখিছো শিৱসাগৰ জিলা মেক্সিমাম 60% এৰিয়া ভিক্টিম হৈ আছে। চব মানুহ আহি পেলাই মই চাইছো ইয়াত এতিয়াও পানীৰ মাজত আছে, কাৰেণ্টৰ ফেচিলিটি নাই বা ৰাস্তা সেই মথাউৰিটো বনাই দিব লাগে, সেইবিলাক ৰাইজৰ ডিমাণ্ড অৱগত কৰি মথাউৰি বনাব লাগে। মথাউৰিটো যদি ডাঙৰকৈ ওখকৈ বনায় তেতিয়াহ'লে ইহঁতৰ পাৰ্মানেণ্ট এটা ভাল ছেটেলমেণ্ট আহিব বুলি কৈ আছে। খুব ভাল কথা, মই চৰকাৰক জনাম আৰু বনাব, নিশ্চয় বনাই আছে বনাব। ৰাইজৰ অভাৱ অভিযোগৰ কথা আমি জনাই দিম আৰু মই কৈছো যে বিটিচি ফালৰ পৰা আৰু আহিব সাহায্য। ভৱিষ্যত ছেটেলমেণ্টৰ কাৰণে কিবা এটা চিন্তা কৰিব লাগিব গভৰ্ণমেণ্ট হিচাপে। সেইটো ময়ো কৈছো যে বিটিচি ফালৰ পৰা এই ছেটেলমেণ্টৰ ক্ষেত্ৰত ময়ো যিমান পাৰে সহায় কৰিম বুলি কৈছিল।
0: শিৱসাগৰ জিলাৰ বান প্ৰভাৱিত পানবেচা, কোঁৱৰপুৰ, বেতবাৰী তথা শিৱসাগৰ নগৰৰ বিভিন্ন স্থানৰ পৰা বৈ অহা পানী দ্ৰুতগতিত নিষ্কাশন কৰি বান পৰিস্থিতিৰ উন্নতি সাধনৰ লক্ষ্যৰে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। আবদ্ধ পানী নিষ্কাশনৰ গতি অধিক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ONGC আৰু জলসম্পদ বিভাগৰ বিভিন্ন যন্ত্ৰৰ জৰিয়তে দিনে নিশাই পানী নিষ্কাশনৰ কাম অব্যাহত আছে। ৰাজ্যৰ উদ্যোগ, বাণিজ্য, ৰাজহুৱা প্ৰতিষ্ঠান, সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই বিগত 4 দিন ধৰি শিৱসাগৰৰ সমীপৰ শান্তিপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত মৰিদিলেহী স্লুইছ গেটত চলি থকা পানী নিষ্কাশন কাৰ্য তদাৰক কৰি আছে। ৰাজ্যৰ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু বিভাগীয় বিষয়া, কৰ্মচাৰী তথা স্থানীয় ৰাইজে মন্ত্ৰী বৰাক সহযোগ আগবঢ়াইছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
2: ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি লোকভৱনৰ সভাকক্ষত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত ভাৰতভূষণ দেৱচৌধুৰীক ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে শপতগ্ৰহণ কৰোৱায়। ভাৰত

0: ৰচিত গীতটো জুবিন গাৰ্গৰ কণ্ঠত বাণীবদ্ধ কৰা হৈছিল। লোকপিয়ল 2027 অভিযানৰ অসমৰ সঞ্চালক বিশ্বজিৎ পেগু আৰু জুবিন গাৰ্গৰ পন্নী গৰিমা গাৰ্গে আজি গীতটি মুকলি কৰে। সভাত সঞ্চালক বিশ্বজিৎ পেগুৱে জুবিন গাৰ্গৰ এই গীতটোৱে লোকপিয়ল সন্দৰ্ভত জনসাধাৰণক সজাগ কৰিব বুলি আশা প্ৰকাশ কৰে।
1: আমাৰ যিটো চেঞ্চাছ 2027 পাব্লিচিটিৰ কাৰণে আমি আজি থিম ছং লঞ্চ কৰিছোঁ চেঞ্চাছ 2027। এই গীতটো আমাৰ শ্ৰদ্ধাৰ আমাৰ জুবিন দাই গোৱা গান হয় আৰু ইয়াৰ যিটো লিৰিক্স পংকজ চক্ৰৱৰ্তী ডাঙৰীয়া আমাৰ ডিচি কক্ৰাজাৰ তেখেতে লিখিছিলে আৰু আজি আমি আমাৰ গৰিমা বাৰ সৈতে আমি এই গীতটি আজি শুভ উন্মোচন কৰিছোঁ। আশা কৰিছোঁ যে এই গীতটো আমাৰ ৰাইজৰ মাজত খুব পপুলাৰ হ'ব আৰু উদ্দেশ্য যিটো চেঞ্চাছ আমাৰ যাতে খুব সফলভাৱে হয় বা একুৰেট চেঞ্চাছ যাতে হয় তাৰ কাৰণে মই আপোনালোকৰ জৰিয়তে এটা আহ্বান জনাম।
0: এই অনুষ্ঠানত লোকপিয়লৰ অতিৰিক্ত সচিব পাৰ্থ পেগু, নডেল বিষয়া ডক্টৰ নিজৰা শৰ্মা, লোকপিয়ল অভিযানৰ যুটীয়া সঞ্চালক ভাৰতী চন্দাকে ধৰি ভালেসংখ্যক বিষয়া আৰু সংবাদ মাধ্যমৰ লোক উপস্থিত থাকে। সমাগত স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা ৰাষ্ট্ৰীয় পতাকা কুইজ 2026 অহা 15 আগষ্টলৈ মুকলি থাকিব। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা বিভাগে মাই ভাৰত পৰ্টেলৰ জৰিয়তে যুৱ নাগৰিকসকলক এই মুকলি কুইজত অংশগ্ৰহণ কৰিবলৈ আহান জনাইছে। দেশৰ ৰাষ্ট্ৰীয় পতাকাৰ বিকাশ তথা ইয়াৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলৰ অৱদান, ভাৰতীয় পতাকা সংহিতা, ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ আইন 1971 আৰু ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ সৈতে সম্পৰ্কিত বিভিন্ন গুৰুত্বপূৰ্ণ দিশসমূহৰ বিষয়ে যুৱ প্ৰজন্মক অৱগত কৰাটোৱে এই কুইজ প্ৰতিযোগিতাৰ প্ৰধান লক্ষ্য। ব্ৰিক্ছ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ 500ৰো অধিক প্ৰতিনিধিক একত্ৰিত কৰি সৃষ্টিশীল অৰ্থনীতিৰ বাবে প্ৰধান আন্তঃৰাষ্ট্ৰীয় বজাৰ ব্ৰিক্ছ ৱেবছ বাজাৰ আজি মুম্বাইত আৰম্ভ হয়। মহাৰাষ্ট্ৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী আশীষ চেলাৰ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব চঞ্চল কুমাৰ, অন্যান্য বিশিষ্ট লোকসকলে বন্তি প্ৰজ্বলনেৰে এই দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত ভাষণ দি মহাৰাষ্ট্ৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী আশীষ চেলাৰে কয় যে আজি ভাৰতে বিশ্বগুৰু হিচাপে উচিত স্থানত উপনীত হোৱাৰ লগতে অৰেঞ্জ অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ স্তম্ভ হৈ পৰিছে। তেওঁ কয় যে ব্ৰিক্ছ ৱেবছ বজাৰ এনে এখন মঞ্চ য'ত ব্যৱসায়িক ধাৰণাসমূহে সীমা অতিক্ৰমী সুনিৰ্দিষ্ট অংশীদাৰিত্বলৈ গতি কৰিছে। তেওঁ উল্লেখ কৰে যে শিল্প আৰু প্ৰযুক্তিৰ মাজত থকা সীমা বিলীন হৈ গৈছে, যিয়ে গোলকীয় সৃষ্টিশীল অৰ্থনীতিৰ ভৱিষ্যত গঢ় দিছে। তেওঁ ঔদ্যোগিক নেতাসকলক সৃষ্টিশীল যুৱকসকলক উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ প্ৰতিভাসমূহক প্ৰদৰ্শনৰ বাবে এখন মঞ্চ প্ৰদান কৰিবলৈ আহান জনাইছে। জনসমাৱেশক সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব চঞ্চল কুমাৰে কয় যে এই ব্ৰিক্ছ ৱেব বজাৰ 20খন অংশীদাৰী দেশৰ 500তকৈও অধিক প্ৰতিনিধি আৰু 80খনতকৈও অধিক কিউৰেটেড বৈঠকৰ সাক্ষী হৈ ৰব। দুদিনীয়া এই অনুষ্ঠানত একাধিক আলোচনা, উপস্থাপন আদি অনুষ্ঠিত হ'ব। অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় কেবিনেটৰ ৰাজ্যৰ বাইহাটা চাৰিআলি তেজপুৰ সংযোগী 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰায় 135 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা 4-লেনযুক্ত পথলৈ উন্নীত কৰাৰ বাবে অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষতা কৰা এই কমিটীয়ে প্ৰায় 8,970 কোটি টকা ব্যয় সাপেক্ষে প্ৰকল্পটো সম্পন্ন কৰাত গুৰুত্ব আৰোপ কৰিছে। ৰাজ্যৰ শিক্ষাৰ্থী সমাজক উদ্যোগ তথা কাৰিকৰী খণ্ডত নিয়োজিত হ'ব পৰাকৈ কৌশলগত শিক্ষা আহৰণৰ বাবে মুখ্যমন্ত্ৰীৰ আহ্বান। ৰাজ্যত বান প্ৰভাৱিত জিলাৰ সংখ্যা 14লৈ বৃদ্ধি। দৈয়াং আৰু কুৰিচু জলবিদ্যুৎ প্ৰকল্পৰ পৰা এৰি দিয়া অতিৰিক্ত জলৰাশিৰ ফলত উজনি নামনিত বিস্তীৰ্ণ অঞ্চল জলমগ্ন। শিৱসাগৰত বানৰ পাছৰ পুনৰ সংস্থাপন আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ পৰ্যালোচনা বৈঠক। ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত হিচাপে ভাৰতভূষণ দেৱচৌধুৰীৰ শপত গ্ৰহণ আৰু মুম্বাই ব্ৰিক্ছ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ ব্ৰিক্ছ ৱেব বজাৰ আৰম্ভ।
2: नमस्कार, आकाशवाणी समाचार के साथ मैं मुनीश शर्मा। केंद्रीय मंत्रिमंडल ने आज 23,731 करोड़ रुपए के कुल परिव्यय के साथ राष्ट्रीय चक्रीय जैव ऊर्जा योजना गोबरधन को अपनी मंजूरी दे दी है। मंत्रिमंडल की बैठक के बाद सूचना और प्रसारण मंत्री अश्विनी वैष्णव ने कहा कि ये योजना देश की स्वच्छ ऊर्जा यात्रा में एक महत्वपूर्ण पड़ाव है। इसके अंतर्गत देश के प्रचुर कृषि अवशेष, पशु गोबर, गन्ना अपशिष्ट, नगर पालिका जैविक अपशिष्ट और अन्य जैव संसाधनों को स्वच्छ ईंधन और जैविक खाद में परिवर्तित कर ग्रामीण आय और राष्ट्रीय आर्थिक मूल्य में वृद्धि का लक्ष्य है। उन्होंने कहा कि योजना

প্রধান আন্তঃরাষ্ট্রীয় ব্রিক্স ওয়েবস বাজার আজ মুম্বাইত আরম্ভ হয়। এতিয়া শুনক বিতং বাতৰি। সংসদে বিনিয়োজন বিধেয়ক 2026 গৃহীত কৰিছে। ৰাজ্যসভাত আলোচনাৰ অন্তত এই আইনখন লোকসভালৈ ঘূৰাই পঠিওৱা হৈছে। ইতিমধ্যে লোকসভাই বিধেয়কখন গৃহীত কৰিছে। দ্বিতীয়বাৰ সদন স্থগিত ৰখাৰ পিছত 2:45 সদন পুনৰ মিলিত হোৱাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বিধেয়কখন পুনৰ বিবেচনাৰ বাবে উত্থাপন কৰে। ইয়াত 2023 সমাপ্ত হোৱা বিত্তীয় বৰ্ষৰ কিছুমান সেৱাৰ বাবে ব্যয় কৰা ধনৰাশি সেই বছৰটোৰ বাবে প্ৰদান কৰা ধনৰাশিতকৈ অধিক পৰিমাণে পূৰণ কৰিবলৈ ভাৰতৰ সমন্বিত পুঁজিৰ পৰা ধন ব্যয়ৰ অনুমোদনৰ ব্যৱস্থা কৰা হৈছে। কিছুমান অতিৰিক্ত ব্যয় পূৰণৰ বাবে চৰকাৰে 54,000 কোটি টকাৰ প্ৰস্তাৱ দিছে। এই ধন ঋণ পৰিশোধৰ বাবে ব্যয় কৰা হ'ব। বিতৰ্কৰ উত্তৰ দি বিত্তমন্ত্ৰী সীতাৰমণে কয় যে 2023 বিত্তীয় বৰ্ষত হোৱা অতিৰিক্ত ব্যয়ৰ বাবে চৰকাৰে অনুমোদন বিচাৰিছে। জম্মু কাশ্মীৰ সন্দৰ্ভত সদস্যসকলে উত্থাপন কৰা প্ৰসংগৰ কথা উল্লেখ কৰি শ্ৰীমতী সীতাৰমণে সদনক আশ্বাস দিয়ে যে 2019 370 নম্বৰ অনুচ্ছেদ বাতিল হোৱাৰ পিছত চৰকাৰে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু কাশ্মীৰলৈ আৰ্থিক অনুদানৰ লগতে প্ৰশাসনীয় সহায় সহযোগিতা আগবঢ়াই আহিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে 370 নম্বৰ অনুচ্ছেদৰ প্ৰত্যাহাৰে জম্মু কাশ্মীৰ যে ভাৰতৰ এক অবিচ্ছেদ্য অংগ সেয়া পুনৰ প্ৰতিপন্ন কৰিলে। আলোচনাত অংশগ্ৰহণ কৰি AIADMKৰ ডঃ এম থাম্বিদুৰাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত আজি বিশ্বৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা দেশ হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে চৰকাৰে আন্তঃগাঁথনি উন্নয়ন, ডিজিটেল শাসন, উৎপাদন, সংযোগ আৰু কল্যাণমূলক আঁচনিৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। শ্ৰীথাম্বিদুৰাই কয় যে এই প্ৰচেষ্টাসমূহে অৰ্থনৈতিক উন্নতিত অৰিহণা যোগাইছে। বিধেয়কখন সমৰ্থন কৰি TDPৰ ভাষ্যাম ৰামাকৃষ্ণই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত বিশ্বৰ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি দেশ হিচাপে পৰিগণিত হৈছে। BRSৰ ৰবিচন্দ্ৰ বদ্দিৰাজুৱে কয় যে ই সাংবিধানিক প্ৰক্ৰিয়াৰ অংশ আৰু চৰকাৰৰ বিত্ত সম্পৰ্কীয় কাম সম্পূৰ্ণ কৰাত সহায় কৰিব। তেওঁ উন্নয়নমূলক কামৰ পৰিকল্পনা কৰাৰ সময়ত সকলো ৰাজ্যকে সমানেই গুৰুত্ব দিবলৈ চৰকাৰক আহান জনায়। এই আইনখন গৃহীত হোৱাৰ পিছত অধ্যক্ষৰ দায়িত্ব থকা শ্ৰীঘনশ্যাম তিৱাৰীয়ে কাইলৈ পুৱা 11:00 বজাত পুনৰ বৈঠক মিলিত হোৱাৰ আহানেৰে দিনটোৰ বাবে সদন স্থগিত ৰাখে। কেন্দ্ৰীয় মন্ত্ৰীসভাই আজি মুঠ 23,731 কোটি টকাৰ ৰাষ্ট্ৰীয় জৈৱ শক্তি আঁচনি গোবৰ্ধনৰ বাবে অনুমোদন জনায়। নতুন দিল্লীত সংবাদ মাধ্যমক সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই আঁচনিয়ে 1.5 লাখ চাকৰি সৃষ্টি কৰিব। ভাৰতৰ সেউজ শক্তি যাত্ৰাত গোবৰ্ধনে বিশেষ মাত্ৰা প্ৰদান কৰিব। এই আঁচনিয়ে দেশৰ পৰ্যাপ্ত কৃষি আৱৰ্জনা, গৰুৰ গোবৰ, বোকা, পৌৰ নিগমৰ জৈৱিক আৱৰ্জনা আৰু অন্যান্য জৈৱ বস্তুৰ উচ্চৰ সেউজ ইন্ধন গ্ৰাম্য আয় আৰু ৰাষ্ট্ৰীয় অৰ্থনৈতিক মূল্যলৈ ৰূপান্তৰিত কৰিব। 2026-2027 বিত্তীয় বৰ্ষৰ পৰা 2035-2036 বৰ্ষলৈ এই আঁচনি ৰূপায়ণ কৰা হ'ব। ভাৰতৰ ভৱিষ্যত শক্তি মিশ্ৰণত সংকুচিত জৈৱ গেছ এটা গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে পৰিগণিত হ'ব। এই আঁচনিয়ে ঘৰুৱা সংকুচিত জৈৱ গেছ 10% বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। সমগ্ৰ দেশতে জৈৱিক অৰ্থনীতি বৃদ্ধি কৰাৰ বাবে বৃহৎ পৰিসৰত ব্যক্তিগত বিনিয়োগক উৎসাহিত কৰা হ'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাই আজি অসমৰ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈকে প্ৰায় 136 কিলোমিটাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথক 4টা শাৰীলৈ উন্নীত কৰাৰ বাবে অনুমোদন জনায়। 8,970 কোটি টকা ব্যয়েৰে এই পথটো সম্প্ৰসাৰণ কৰা হ'ব। ভাৰতীয় বিমান বাহিনীৰ সহযোগিতা তেজপুৰ বাইপাছত জৰুৰীকালীন সময়ত বিমানৰ উৰণ অৱতৰণৰ সুবিধা হোৱাকৈ এই ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ কৰা হ'ব। এই আঁচনিৰ অধীনত বাইহাটা চাৰিআলি, চিপাঝাৰ, খাৰুপেটীয়া, ঢেকিয়াজুলি আৰু তেজপুৰত প্ৰায় 59 কিলোমিটাৰ দৈৰ্ঘ্যৰ 5টা বাইপাছ নিৰ্মাণ কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ যোজনা হিতাধিকাৰী পৰিয়ালৰ সংখ্যাই 50 লাখ অতিক্ৰম কৰিছে বুলি নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত ভাৰতীয় উদ্যোগ মহাসংঘৰ আন্তঃৰাষ্ট্ৰীয় শক্তি সন্মিলন আৰু প্ৰদৰ্শনীত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে সম্প্ৰতি 19 লাখ পৰিয়ালৰ বিদ্যুৎ মাচুল শূন্য হৈছে। শ্ৰীযোশীয়ে কয় যে এই আঁচনিৰ জৰিয়তে 12 লাখৰো অধিক পৰিয়ালে ৰাহি বিদ্যুৎ বিক্ৰী কৰি 421 কোটি টকা উপাৰ্জন কৰিছে। অজীৱাশ্ম ইন্ধন সামৰ্থ্য সন্দৰ্ভত মত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে

0: দেশ 2030 চনৰ ভিতৰত 500 গিগাৱাট এনে শক্তি আহৰণৰ দিশে অগ্ৰসৰ হৈছে। খণ্ডটোৰ বিভিন্ন প্ৰত্যাহ্বান দূৰ আৰু নতুন সুযোগৰ অন্বেষণ কৰিবলৈ উদ্যোগ জগতৰ অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠ আলোচনাৰ প্ৰতি চৰকাৰ বদ্ধপৰিকৰ বুলি মন্ত্ৰীগৰাকীয়ে দোহাৰে। মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে বাসগৃহৰ ছাদত সৌৰ পেনেল স্থাপন কৰাৰ হাৰ বিগত 9 মাহত 3.2% অধিক বৃদ্ধি হৈছে। অনুষ্ঠানত তীখা আৰু গুৰু উদ্যোগ দপ্তৰ মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে কয় যে গোলকীয় শক্তি শৃংখলাত নেতৃত্ব লোৱাৰ ক্ষেত্ৰত ভাৰতে স্থিতিস্থাপক যোগান শৃংখলা গঢ়ি তুলিব লাগিব। ব্ৰিক্সৰ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ 500ৰো অধিক প্ৰতিনিধিক একত্ৰিত কৰি সৃষ্টিশীল অৰ্থনীতিৰ বাবে প্ৰধান আন্তঃৰাষ্ট্ৰীয় বজাৰ ব্ৰিক্স ৱেবছ বজাৰ আজি মুম্বাইত আৰম্ভ হয়। এই অনুষ্ঠানত ভাষণ দি মহাৰাষ্ট্ৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী আশীষ শেলাৰে কয় যে আজি ভাৰতে বিশ্বগুৰু হিচাপে শীৰ্ষস্থানত উপনীত হোৱাৰ লগতে অৰেঞ্জ অৰ্থনীতি গুৰুত্বপূৰ্ণ স্তম্ভ হৈ পৰিছে। তেওঁ কয় যে ব্ৰিক্ছ ৱেবছ বজাৰ এনে এখন মঞ্চ য'ত ব্যৱসায়িক ধাৰণাসমূহে সীমা অতিক্ৰমী সুনিৰ্দিষ্ট অংশীদাৰিত্বলৈ গতি কৰিছে। তেওঁ ঔদ্যোগিক নেতাসকলক সৃষ্টিশীল যুৱকসকলক উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ প্ৰতিভাসমূহক প্ৰদৰ্শনৰ বাবে এখন মঞ্চ প্ৰদান কৰিবলৈ আহ্বান জনাইছে। জনসমাৱেশক সম্বোধন কৰি তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব চঞ্চল কুমাৰে কয় যে কথা বতৰা ঊৰ্ধলৈ গৈ সহযোগিতাৰ মাজেৰে সৃষ্টিশীল প্ৰক্ৰিয়া আগবঢ়াই নিয়া উচিত। তেওঁ লগতে কয় যে এই ব্ৰিক্ছ ৱেব বজাৰ 20খন অংশীদাৰী দেশৰ 500তকৈ অধিক প্ৰতিনিধি আৰু 80খনতকৈ অধিক কিউৰেটেড বৈঠকৰ সাক্ষী হৈ ৰ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব ৰাজীৱ বদৱাদে, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ যুটীয়া সচিব চেণ্ঠিল ৰাজন, ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মহোৎসৱ পৰিচালক আৰু বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা আশুতোষ গোৱাৰিকাৰৰ কথা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক প্ৰকাশ মাকডুমৰ লগতে ঔদ্যোগিক নেতা, সৃষ্টিশীল লোক, সহযোগী আৰু বিভিন্ন অংশীদাৰীসকল এই অনুষ্ঠানত উপস্থিত থাকে। বস্ত্ৰ মন্ত্ৰালয়ে কাইলৈ দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰিব। এই উপলক্ষে ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত কাইলৈ আয়োজন কৰা বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিং আৰু বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকিব। মন্ত্ৰালয়ে জানিবলৈ দিছে যে ভাৰতৰ চহকী হস্ততাঁত ঐতিহ্য উদযাপন কৰাৰ লগতে হস্ততাঁতৰ শিপিনীসকলক তেওঁলোকৰ অৱদানৰ বাবে স্বীকৃতি জনোৱাৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে দাবীসমূহ নাকচ কৰি কয় যে চৰকাৰে বিমান পৰিবহণ টাৰ্বাইন ইন্ধনৰ সৈতে ইথানল মিহলি কৰাৰ পৰিকল্পনা সম্পূৰ্ণৰূপে মিছা আৰু ভিত্তিহীন। আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীনাইডুৱে কয় যে এনে কোনো প্ৰস্তাৱ নাই। তেওঁ কয় যে ইথানল আৰু বহনক্ষম বিমান ইন্ধন সম্পূৰ্ণ পৃথক আৰু ইয়াক একত্ৰিত কৰা উচিত নহয়। শ্ৰীনাইডুৱে কয় যে SAF হৈছে আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থাৰ দ্বাৰা স্বীকৃত আৰু বিশ্বব্যাপী গ্ৰহণ কৰা এক আন্তঃৰাষ্ট্ৰীয় প্ৰমাণিত বিমান ইন্ধন, যাক কঠোৰ পৰীক্ষা নিৰীক্ষাৰ পাছতহে গ্ৰহণ কৰা হয় আৰু ই বিশ্ব সুৰক্ষা মানদণ্ড সম্পন্ন। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। সংসদে বিনিয়োজন বিধেয়ক 2026 গৃহীত কৰিছে। ৰাজ্যসভাৰ আলোচনাৰ অন্তত এই আইনখন লোকসভালৈ ঘূৰাই পঠিওৱা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই আজি ৰাষ্ট্ৰীয় জৈৱ শক্তি আঁচনি গোবৰ্ধনৰ বাবে অনুমোদন জনায়। মন্ত্ৰীসভাই লগতে অসমৰ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈকে ৰাষ্ট্ৰীয় ঘাইপথক 4টা শাৰীলৈ উন্নীত কৰাৰ বাবে অনুমোদন জনায়। আৰু ব্ৰিক্ছৰ সদস্য আৰু অংশীদাৰ ৰাষ্ট্ৰসমূহৰ সৃষ্টিশীল অৰ্থনীতিৰ বাবে প্ৰধান আন্তঃৰাষ্ট্ৰীয় ব্ৰিক্ছ ৱেবছ বজাৰ আজি মুম্বাইত আৰম্ভ হয়।
1: প্ৰিয় শ্ৰোতা, বাতৰি পাছতে উভতি আহিছো যুৱবাণী অনুষ্ঠানৰ মাজলৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টছত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। আজিৰ অতিথি বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী, নৃত্য পৰিচালক, সংগীত নাটক অকাডেমীৰ ওস্তাদ বিস্মিল্লা খা যুৱ বঁটা প্ৰাপক সেউজপ্ৰিয়া বৰঠাকুৰ। অনুষ্ঠানটি আঁত ধৰিব ভাস্কৰ শইকীয়া আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
2: নমস্কাৰ, প্ৰিয় শ্ৰোতা, সদায় দৰে আজিও আমাৰ সৈতে এগৰাকী অতিথি উপস্থিত আছে। আমি অতিথিগৰাকীক চিনাকি কৰাই দিম, কিন্তু তাৰ পূৰ্বে আপোনালোকক জনাই থব বিচাৰিছো আমাৰ বিশেষ

0: অনুষ্ঠানটি আপোনালোকে ৰেডিঅ' ছেটত পোনপটীয়া সম্প্ৰচাৰ কৰাৰ উপৰিও আমাৰ ফেচবুক পেজ AIR গুৱাহাটী যোগে লাইভ সম্প্ৰচাৰ আপোনালোকে চাব পাৰিব। যিসকল শ্ৰোতাই আমাক ৰেডিঅ' যোগে শুনি আছে সেইসকল শ্ৰোতাৰ বাবে দুটাকৈ ফোন নম্বৰ ইতিমধ্যে আমি মুকলি কৰি দিছো। মই প্ৰথমে ফোন নম্বৰ দুটা আপোনালোকক জনাই থব বিচাৰিছো, 03612661876, আনটো নম্বৰ হৈছে 9435405223। এই নম্বৰ দুটাৰ জৰিয়তে আমাৰ অতিথিগৰাকীৰ সৈতে আপোনালোকে পোনপটীয়াকৈ কথাও পাতিব পাৰিব। যিসকলে ফেচবুক যোগে চাই আছে তেওঁলোকে আমাৰ অতিথিগৰাকীৰ উদ্দেশ্যে বিভিন্ন মন্তব্য আগবঢ়াব পাৰিব, অনুষ্ঠানৰ মাজতে সেই মন্তব্য আমি পঢ়ি শুনাৰ চেষ্টা কৰিম। আজি ডিউটিৰ মোৰ দায়িত্বত আছে চুম্পি দেৱী, জুৰি মদাহী, নিয়ন্ত্ৰণ কক্ষৰ পৰা আমাক সহায় কৰিছে আতিকুৰ ৰহমান, পপি চন্দ, হৰমোহন বৰ্মন আৰু আয়ুষ্মান জেচি, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ আৰু মই ভাস্কৰ শইকীয়া। সমান্তৰালভাৱে অনুষ্ঠানটিৰ আজি ফেচবুক যোগে সম্প্ৰচাৰ কৰাত আমাক সহায় কৰিছে ৰোচেন গগৈ। আপোনালোকৰ ফোনসমূহ আমাৰ সৈতে সংযুক্ত কৰাই দিয়াত আমাক সহায় কৰিছে শ্ৰুতিয়ে। সকলোকে আদৰণি জনাইছো অনুষ্ঠানৰ মাজলৈ। এতিয়া মূল অনুষ্ঠানৰ যি মধ্যমণি তেওঁৰ বিষয়ে অকণমান ক'ব বিচাৰিছো অনুষ্ঠানৰ প্ৰাৰম্ভণিতে। প্ৰথমে তেওঁ যি অঞ্চলৰ পৰা আহিছে সেই অঞ্চল সাংস্কৃতিকভাৱে সমগ্ৰ ৰাজ্যখনতে অত্যন্ত চহকী। তেওঁ যিখন ঘৰলৈ বিবাহ সূত্ৰে আহিছে সেই ঘৰখনৰ চৌদিশে কেৱল আৰু কেৱল সংস্কৃতি। তেওঁৰ এসময়ৰ গুৰু বা তেওঁৰ বৰ্তমানৰ পৰম পূজ্য শহুৰ এগৰাকী পদ্মভূষণ বঁটা প্ৰাপক, সকলোৱে পৰিচিত নৃত্যাচাৰ্যগৰাকী, আমি কথাবোৰ পাতি যাম লাহে লাহে। তাৰ সমান্তৰালভাৱে তেওঁৰ স্বামী হৈছে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক। আৰু তেওঁৰ নিজৰ বিষয়ে যদি কওঁ তেতিয়াহ'লে আজিৰ এই সময়খিনি, যিমানখিনি সময় নিৰ্ধাৰিত সময় আমাৰ আলোচনা, সেইখিনি হয়তো শেষ নহ'ব। প্ৰথমে সংক্ষেপে এই কথাখিনিয়ে ক'ব বিচাৰিছোঁ যে তেওঁ হৈছে এগৰাকী নৃত্য পৰিচালক। তাৰ সমান্তৰালভাৱে 2015 বৰ্ষৰ সাহিত্য অকাডেমীৰ, সংগীত নাটক অকাডেমীৰ যি উস্তাদ বিসমিল্লা খা বঁটা, সেই বিসমিল্লা খা বঁটা প্ৰাপক এয়া আজি আমাৰ সৈতে উপস্থিত আছে সত্ৰীয়া নৃত্যশিল্পী তথা নৃত্য পৰিচালক সেউজপ্ৰিয়া বৰঠাকুৰ বাইদেউ। বাইদেউ, আপোনাক আন্তৰিক আদৰণি জনাইছো অনুষ্ঠানৰ মাজলৈ।
1: ধন্যবাদ।
0: প্ৰথমে কওক, কেনে আছে?
1: ভালে আছো। ইমান জানোৱে আমি চাৰিওদিশে বৰ কিবা কিবি অলপমান হুলস্থলীয়া কথা হৈ আছে, তথাপিও নিজক ভালে ৰখাটোৰ দায়িত্ব আমাৰ সকলোৰে, গতিকে ভালে আছো।
0: আজি আকাশবাণী গুৱাহাটীত আজি এই অনুষ্ঠানত উপস্থিত হৈ কেনেকুৱা লাগিছে?
1: খুবেই ভাল লাগিছে। আচলতে মই এই কথাটো তুমি সুধিলে মই কম বুলি ভাবিয়ে থৈছিলো। 2015 যেতিয়া মই বিসমিল্লা খা বঁটা পাইছিলো, ঘোষণা কৰা হৈছিল, তাৰ পিছতে নয়ন প্ৰসাদ দাই তেওঁ মোক মাতিছিলে, কিন্তু মই বিশেষ মোৰ ব্যক্তিগত সমস্যাৰ বাবে আহিব নোৱাৰিলো। কিন্তু আজি সুদীৰ্ঘ প্ৰায় 10 বছৰৰ পিছত আকৌ আহিবলৈ পাইছো, খুবেই ভাল লাগিছে।
0: নিশ্চয়। আজিৰ অনুষ্ঠানটোৰ জৰিয়তে আমি আপোনাৰ বিষয়ে শ্ৰোতাসকলক জনোৱাৰ চেষ্টা কৰিম, তাৰ সমান্তৰালভাৱে আমি এনে বহু কথা পতাৰ চেষ্টা কৰিম যিবোৰ কথাই আজিৰ যিসকল প্ৰজন্ম সাংস্কৃতিক দিশলৈ তেওঁলোক ঢপলি আহিছে তেওঁলোকক উপকৃত কৰিব। প্ৰথমে আমি অকণমান আপোনাৰ যাত্ৰাটোৰ বিষয়ে পাতি ল'ব বিচাৰিছোঁ। সেই ভিতৰুৱা গাঁওখনৰ পৰা আজিৰ এই পৰ্যায়লৈকে আপোনাৰ যিটো যাত্ৰা, সেই যাত্ৰাটো যথেষ্ট প্ৰত্যাহ্বানমূলক, প্ৰতিকূলমূলক, তাৰ মাজত যথেষ্ট প্ৰশস্তি আছে, অকণমান সেই যাত্ৰাটোৰ বিষয়ে কওকচোন।
1: আচলতে যাত্ৰা বুলি আৰম্ভ কৰিব গ'লে মই, মোৰ জন্ম গুৱাহাটীতে, মই ইয়াতে পঢ়া শুনা কৰিছোঁ। একেবাৰে 3-4 বছৰ বয়সতে মই আৰম্ভ কৰিছোঁ নৃত্য। যিখন স্কুলত পঢ়িছিলোঁ সেই স্কুলখনৰ নাম আছিল মেৰিলেন ইংলিছ স্কুল। তাত যিগৰাকী আমাৰ প্ৰিন্সিপাল মেম আছিল, তেখেতৰ স্বামীয়ে মানে গীত লিখিছিল, লক্ষী বন্দনা, সৰস্বতী বন্দনা। আৰু মোৰ শ্ৰেণীৰ পৰা মই আৰু লগতে মোৰ অকণমান ডাঙৰ, 2 বছৰ ডাঙৰ দুগৰাকীক ছিলেক্ট কৰি মানে বাইদেৱে সৰস্বতী পূজাৰ দিনাখন মানে সৰস্বতী বন্দনাটো শিকাব বাইদেৱে, মই তেতিয়া 4 বছৰ আৰু ধৰা, বাইদেৱে সুধিলে তোমালোকে নাচা নেকি, মই, মোৰ মনত নাই মায়ে কোৱা কথা আৰু, মই নাচো বুলিয়ে ক'লো। তেতিয়া ক'লে ঘৰত নাচটো শিকি আহিবাচোন, গানটো দিছোঁ। মোৰ মা মানে কোনোবাখিনিত তেওঁৰ বহুত সপোন আছিল এগৰাকী শিল্পী হোৱাৰ, সুবিধা নাপালে। সেই শিল্পীৰ ভিতৰত আছিল যে মায়ে, মায়ে মানে মোক নাচটো শিকালে। শিকাই পিছদিনাখন মই মোৰ বাইদেউক দেখুৱালোঁ, বাইদেৱে ক'লে বহুত ধুনীয়া হৈছে, কোনে শিকালে? মই ক'লোঁ মোৰ মায়ে শিকাইছে। আৰু সেইদিনাখন বাইদেৱে মানে সেই নাচটোৱে বাকী দুগৰাকীকো শিকালে। আৰু শেষত সৰস্বতী পূজাৰ দিনাও পৰিৱেশন কৰিলোঁ, শিক্ষক দিৱসৰ দিনাও পৰিৱেশন কৰিলোঁ, আৰু মাক মঞ্চত মাতি সকলোকে চিনাকি কৰি দিলে। আৰু সেইদিনাখনেই মায়ে চাগে সেই উৎসাহটো পালে, আৰু সেইদিনাৰ পৰাই মায়ে মনত মানে ডাঠি ল'লে যে মোক নৃত্য

0: শিল্পীয়ে বনাব, বেলেগ নহয়। বহুত সুবিধা পাইছিলোঁ বেলেগ বেলেগ ধৰণে পেচা কৰি ল'বলৈ, কিন্তু মায়ে নিদিলে, মানে মাৰ সপোন মানে মই নৃত্যশিল্পী হ'ব লাগিব। গতিকে মোৰ প্ৰথম গুৰু মোৰ মা এলিন প্ৰিয়া বৰঠাকুৰ, তেখেত এতিয়া নাই বাৰু। তাৰপিছত বিভিন্ন সৃষ্টিশীল নৃত্যতে মোক শিকালে, ধৰক ভূপেন হাজৰিকাৰ গীতত, জ্যোতিপ্ৰসাদৰ গীতত, বিষ্ণুৰাভাৰ গীতত। আৰু সেইটো সময়ত মানে খুব প্ৰতিযোগিতাবিলাক হৈছিল, আৰু সেই প্ৰতিযোগিতাবিলাকত মায়ে মানে ইমান সুন্দৰকৈ মোক নৃত্যবিলাক শিকাইছিল। আজি তাৰিখত যেতিয়া মই জনা হ'লোঁ, যেতিয়া বিভিন্ন শাস্ত্ৰীয় নৃত্যবিলাক চাওঁ, সেই পজবিলাক, সেই ভংগীমাবিলাক এতিয়া দেখা পাওঁ, কিন্তু মোৰ মায়ে একো শিকা নাছিল। গতিকে মানে আচৰিত লাগে, মোৰ কেতিয়াবা ভাবিলে মানে তেওঁ ক'ত পাইছিলে সেই, মানে ইমান কিমানখিনি অবজাৰ্ভেশ্যন তেওঁ থাকিব লাগিব। গতিকে সেইখিনি শিকাই কাৰণে কোনো কাৰণত মই দ্বিতীয় বা তৃতীয় নহওঁ, মই প্ৰথমেই হ'ম মানে প্ৰতিযোগিতাত। আৰু এটা সময়ত এনেকুৱা হ'লগৈ প্ৰতিযোগিতালৈ মই গ'লেই মানে আধা প্ৰতিযোগী গুচিয়ে যায়, জানেই যে মই পাম। গতিকে তেনেকৈ তেনেকৈ আগবাঢ়িলোঁ, শেষত তেওঁ মানে উপলব্ধি কৰিলে, কাৰণ ফৰ্মেলি শিকাটো আটাইতকৈ ইম্পৰ্টেণ্ট, যিমানেই ঘৰত নিশিকোঁ কিয়। তেওঁ মোক আমাৰ সকলোৰে পৰিচিত পদ্মশ্ৰী ইন্দ্ৰ বিবি বৰা আণ্টিৰ ওচৰত লৈ গ'ল, মই ভাৰতনাট্যমত নাম লগালোঁ। তাৰপিছত মোৰ প্ৰথম মানে একাডেমিক শিক্ষা নৃত্যত ভাৰতনাট্যমত, ভাৰতনাট্যমত বিশাৰদ কৰিলোঁ। শেষত মই অনু বসুমতাৰী বাইদেউৰ ওচৰতো ভাৰতনাট্যমত বিশাৰদ কৰিছোঁ। তাৰপিছত তাৰ মাজতেই সত্ৰীয়া নাচৰ প্ৰতি অকণমান মন মেলিলোঁ। আণ্টি তাত ক্লাছ কৰি থকাৰ মাজত সপ্তাহত কোনোবা এটা বাৰত মানে সত্ৰীয়াৰ ক্লাছ হয়। মই আটাইতকৈ সৰু আছিলোঁ, তথাপিও মোক আগত দি দিয়ে। মায়ে ভাবিলে সত্ৰীয়াও পাৰিব চাগে তাই। গতিকে মাৰ কথা হ'ল, আটাইতকৈ যিজন ভাল ভাল মানে মাৰ ক্ষেত্ৰত হ'ল, মিছা কথা যোনে নকয়, সত্য যোন, অনেষ্ট, আৰু সেই তেওঁৰ ওচৰতহে দিব, তেওঁহে প্ৰকৃত গুৰু হ'ব পাৰিব। যিমানেই ভাল নানাচক, যদি গুৰু হৈ মনটো পবিত্ৰ নহয়, তেওঁ মানে সেইটো সন্ধানত মানে বিভিন্ন গুৰুৰ ওচৰতো মোক লৈ গৈছে। আৰু এদিন জ্যোতিচিত্ৰ বনাওঁতে এটা প্ৰতিযোগিতাত সাগৰিকা গোস্বামীৰ লগত কমলা গোস্বামী, মানে মোৰ ননদ আৰু মোৰ শাহুমা, তেওঁলোকেই আছিলে বিচাৰক, আৰু মই নাচিছিলোঁ, তেওঁলোকে মোক প্ৰথম পুৰস্কাৰেই দিছে। আৰু সেই কমলা গোস্বামী, তেওঁ মায়ে মানে বেক ষ্টেজত আহি মোৰ মাক ক'লে, তুমি আনা আমাৰ ওচৰলৈ, তাইক তাই শিকিব, খুব ভালকৈ পাৰিব। আৰু মায়ে পিছদিনাখন ৰাতিপুৱাই মোক লৈ গৈছে তালৈ। আৰু সেয়াই চাগে জীৱনৰ টাৰ্ণিং পইণ্ট। মই 2000 চনতে আহিছিলোঁ আমাৰ নৃত্যচেত্ৰ পদ্মভূষণ, মোৰ দেউতা যতীন গোস্বামীৰ ওচৰত আহিছিলোঁ। আৰু তাৰপিছত সত্ৰীয়া যি শিকিলোঁ, সত্ৰীয়াৰ যি প্ৰশিক্ষণ আৰম্ভ কৰিলোঁ, চৰ্চা আৰম্ভ কৰিলোঁ, তাৰপিছত আৰু ঘূৰি চাবলৈ সময় নহ'ল। আৰু
1: আচলতে আমাৰ কোনোবাখিনিত কৈ ভাল লাগে, বঁটা বাহন বা কিবা এটা সন্মান, সেইখিনি পিছৰ কথা। কিন্তু আপোনালোকে যেনেধৰণে কাম কৰি আছে, যিধৰণে আপোনালোকে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ সংস্কৃতিক আপোনালোকে তুলি ধৰিছে, সেইখিনিত ক'ৰবাত অসমীয়া হিচাপে আমাৰ বুকুখন উফন্দি উঠে, ইয়াৰ উৎস হৈছে আপোনালোকে। এইখিনিতে মই উল্লেখ কৰি থ'ব বিচাৰোঁ, মোৰ ভুলটো ক'ৰবাত ভাগিছে, আপুনি দেৱধ্বনি নৃত্যৰ সৈতে খুব নিবিড়ভাৱে জড়িত। মই সেয়ে ভাবিছিলোঁ আপুনি দৰঙৰ কোনোবা এখন গাঁৱৰ পৰা অহা বুলি মই ভাবিছিলোঁ। সেয়েহে মই কৈছিলোঁ যে সেই সৰু গাঁওখনৰ পৰা গুৱাহাটীলৈকে, মোৰ ভুলটো ক'ৰবাত ভাগিছে। আচলতে ক'ৰবাত আমিও, মই মোৰ দৰে, মোৰ যিমানখিনি সীমিত চিন্তা, সেই চিন্তাত মই এনেধৰণে ভাবি লৈছিলো যে তেওঁ দৰঙত জন্ম হৈছিলে বাবে তেওঁ দেৱধ্বনি নৃত্যটো অধ্যয়ন কৰিছে। কিন্তু এগৰাকী গুৱাহাটীত জন্ম হোৱা ছোৱালী, তেওঁ সেই এইবোৰ আচলতে গণনাট্য কলা হয় বা পরিবেশ সকল, আমি যে
0: দেৱধ্বনিৰ লগত জড়িত হৈ এটা আসলে বৰ ধুনীয়া কাহিনী আছে। মই যেতিয়া ক্লাস 10 আৰু মেট্ৰিক দিম, তেতিয়া মই সত্ৰীয়া নৃত্যটো মানে চৰ্চা কৰিয়ে আছো গোস্বামী ছাৰৰ ওচৰত, মানে দেউতাৰ ওচৰত। তেতিয়া সংগীতনাটক একাডেমীৰ এটা প্ৰজেক্ট আছিল।
1: মই মই মাজতে একদম ক্ষমা কৰিব, আপুনি ঘৰত দেউতা বুলি মাতে নে গোস্বামী ছাৰ বুলি মাতে?
0: মই ছাৰ বুলিয়ে মাতো,
1: ছাৰ বুলিয়ে মাতে।
0: বহুতে প্ৰশ্ন কৰে সেইটো, আৰু সেই প্ৰশ্নটো কিন্তু তেখেতে নকৰে। চাগে এটা মানে নোকোৱাকৈ এটা বেলেগ ধৰণৰ আমাৰ মাজত এটা আণ্ডাৰষ্টেণ্ডিং আছে তেওঁৰ, তেখেতৰ, মোৰ মাজত। তেওঁ কোনো দিনে আজিলৈকে মোক নুসুধিলে তই মোক দেউতা বুলি কিয় নামাতো, কেতিয়াও নুসুধিলে, আজিলৈকে সোধা নাই। আৰু মানে দেউতাটো বহুত পিছত সেইটো সম্বন্ধ, ছাৰ বুলি, তেওঁ গুৰু বুলি মোৰ মনত তেওঁৰ প্ৰতি যিটো বিশ্বাস, যিটো সন্মান, যিটো মানে অনুভৱ, সেইটো কোনো বেলেগ সম্পৰ্কই চাব নোৱাৰে। গতিকে সেইটো ছাৰ মানে বহুত সোমাই আছে তাত আৰু। তাৰপিছত ক্লাছ 10ত যেতিয়া আহিলোঁ, নাটক নাটকত মানে গুণাকৰ দেৱ গোস্বামী তেওঁ হেৰি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক নহয় দেই, তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক মানে প্ৰশিক্ষণ দিবলৈহে আমন্ত্ৰিত কৰে তেখেতক। আৰু তেখেতৰে মানে আমাৰ পূৰ্বৰংগ যি অনুষ্ঠান গুণাকৰ দেৱ গোস্বামী

0: সেই অনুষ্ঠানত আমাৰ তেতিয়া 15 বছৰীয়া উৎসৱ আছিলে। সেই তাত মানে তেখেতৰ কেইবাখনো নাটক হ'ল হ'ব আৰু, আৰু তাত এটা চৰিত্ৰ আছিলে সতী নাটকখনত, বেউলাৰ চৰিত্ৰ। সেই চৰিত্ৰটো কৰিবৰ কাৰণে দেওধনী জানিব লাগে মানে অলপমান। তাৰপিছত কোনো কাৰণ নাই, মোক সেই ক্লাছতে, সত্ৰীয়া নাচৰ ক্লাছতে মোক চুলিখিনি এনেকৈ খুলি পিনে এনেকৈ দুবাৰমান মানে ঘূৰাবলৈ দিলে। তেতিয়া তেখেতে ভাবিলে মুভমেণ্টটো পাৰিছে, যেতিয়া পাৰিম আৰু। সেই দেওধনী আৰম্ভণি মানে, দেওধনী তেতিয়া মই 16 বছৰ ধৰা। আৰু ললিত চন্দ্ৰ নাথ ওজা চিপাজাৰৰ, তেখেতৰ ওচৰত গৈ গৈ আমি একেবাৰে একদম তেখেতৰ ঘৰত থাকি গাঁৱত, তাতে গৈ আমি প্ৰশিক্ষণ লৈছোঁ। আৰু আজিও তেখেতে যি নিয়ম, যেনেকৈ যি পৰম্পৰাভাৱে শিকাইছিল, সেইধৰণেই আমি কৰোঁ, চৰ্চা কৰিছোঁ। কিন্তু কথাটো হ'ল, যিহেতু এটা পৰিৱেশৰ কলা ন, দেখাত ধুনীয়া লগাটো আটাইতকৈ ডাঙৰ কথা। এতিয়া দেখিবলৈ পাওঁ বহুতখিনি দেওধনীৰ দৰে সেই এগ্ৰেশ্যন, এই তাণ্ডৱৰ নিচিনা সেই উজ্জ্বল পৰিৱেশনটো নহয়। কোনোবাখিনিত ল'ৰা ছোৱালীখিনিৰ শক্তি কম বুলি ভাবি পিনে নাচটোৰ সেই শক্তিখিনি কমাই পিনে পৰিৱেশন কৰা হয়, আচলতে সেইটো কথা নহয়। দেওধনী কৰিবৰ কাৰণে বেলেগ ধৰণৰ মানসিক প্ৰস্তুতি লাগে। সেইবুলি এনেকুৱা নহয় যে গাত কিবা দেৱী লম্ভিছে বা সেনেকুৱা, এইটো একদম সম্পূৰ্ণ এটা প্ৰেজেণ্টেশ্যন। সেই যিকোনো প্ৰেজেণ্টেশ্যনৰ কাৰণেই মানসিকভাৱে প্ৰস্তুতি হ'ব লাগে। গতিকে সেই দেওধনীৰ প্ৰশিক্ষণ বা সেই দেওধনীৰ চৰ্চাৰ কাৰণে মই, মোক কোনেও মানে সেই এনাৰ্জিটো, সেই শক্তিটো দিব নোৱাৰে। মই নিজে নিজকে সেই শক্তিশালী কৰি ল'ব লাগিব। যোৱা জুলাই মাহৰ 25 তাৰিখৰ পৰা 31 তাৰিখলৈকে আমি দেওধনী কৰ্মশালা এটা আয়োজন কৰিছোঁ, য'ত 10 গৰাকী ছোৱালীয়ে যোগদান কৰিছে। আৰু সেই 10 গৰাকী ছোৱালীক আমি সঁচাকেই দেওধনী নাচিবৰ কাৰণে যিখিনি প্ৰয়োজন, শক্তিৰ প্ৰয়োজন লাগে, তুমি একদম মানে ভাগৰি পৰি যোৱা, কিন্তু এক্সট্ৰিম তোমালোকৰ যিখিনি এনাৰ্জি তোমালোকে দিব পাৰা সেইখিনি চুবগৈ লাগিব। কিন্তু লাগে তাৰপিছত তুমি চৰ্চাই নকৰিবা, কিন্তু তোমাক চিনাকি কৰাই দিব লাগিব যে ইমানখিনি শক্তিৰ প্ৰয়োজন এই নাচটো নাচিবৰ কাৰণে। বহুতে ভয়ো কৰে নাচিবলৈ। মই মনসা পূজাৰ বলি দিয়াৰ আগত তাতো নাচিছোঁ, বহুতে ভয়ো খাই গৈছিল যে কিবা লম্ভিল নেকি। কিন্তু নহয়, আচলতে ষ্টেজত যেনেকৈ নাচোঁ সেই তেনেকুৱাই কথা। গতিকে আচলতে মই দেওধনী নাচি খুব ভাল পাওঁ।
1: এতিয়া কথাটো হ'ল যে বিভিন্ন স্থানলৈ আপোনালোকে বিভিন্ন ধৰণৰ পৰিৱেশ কলাসমূহ লৈ যায়। মই অসমৰ কথা কোৱা নাই, অসমৰ বিভিন্ন প্ৰান্তত আপোনালোকে পৰিৱেশন কৰিছে, ৰাষ্ট্ৰীয় পৰ্যায়ত হওক, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হওক, বা এই ক্ষেত্ৰত আপোনাৰ অভিজ্ঞতাৰ কথা এইবাবে সুধিছোঁ যে বহুকেইখন আলোচনা চক্ৰত আপুনি ইতিমধ্যে অংশগ্ৰহণ কৰিছে, বিভিন্ন ছেমিনাৰত আপুনি অংশগ্ৰহণ কৰিছে। অসমৰ সত্ৰীয়া নৃত্য হওক, দেওধনী বা অন্যান্য লোকনৃত্যসমূহ হওক, এইসমূহ যেতিয়া আপোনালোকে লৈ যায়, সেই অভিজ্ঞতাৰ বিষয়ে অকণমান কওকচোন, কেনেধৰণে গ্ৰহণ কৰে বা তাৰ অধ্যয়নৰ পোষকতা তেওঁলোকে কেনেধৰণে কৰে?
0: অসমৰ বাহিৰত বুলি ক'ব গ'লে, অসমততো বাৰু সকলোৱে জানেই, অসমৰ বাহিৰত সত্ৰীয়া হওক বা সত্ৰীয়াৰ কথাই কওঁ বাৰু, যিহেতু অন্য যিমানখিনি আমাৰ শাস্ত্ৰীয় নৃত্য আছে সকলোখিনি স্বীকৃতি পোৱাৰ এতিয়ালৈকে বহুত সময় হৈ গৈছে, গতিকে সকলোৱে জানে সেই নাচৰ বিষয়ে। কিন্তু সত্ৰীয়া মাত্ৰ 26 বছৰ হৈছে, 2000 চনতহে স্বীকৃতি পাইছে। তেনে ক্ষেত্ৰত মানে ভাৰতত এতিয়াও সত্ৰীয়া নাচৰ বিষয়ে জনাটো বেলেগ কথা, সত্ৰীয়া নাচৰ নামটো জানিবলৈও বহুত বাকী আছে। বিভিন্ন জেগাত যেতিয়া যাওঁ তেওঁলোকে কয় আমি সত্ৰীয়া নাচ প্ৰথম দেখিছোঁ। হয়, বহুত আগবাঢ়ি গৈছে, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সকলো মঞ্চতে পৰিৱেশন কৰা হৈছে, কিন্তু তথাপিও এতিয়াও কোনোবাখিনিত সেই মাছ পিপলৰ মাজত, একেবাৰে সাধাৰণ মানুহখিনিৰ মাজত কিন্তু নাচটো নিবলৈ এতিয়াও বহুতখিনি বাকী আছে। আৰু গতিকে যেতিয়া আমি পৰিৱেশন কৰোঁ তেতিয়া খুবেই আমাৰ ভাল লাগে, তেওঁলোকে অতি আগ্ৰহেৰে চায়, কিয়নো সত্ৰীয়া নাচততো বহুত সমল আছে আপুনি জানেই। সেইখিনি পৰিৱেশন কৰিবলৈ যাওঁতে সকলোৱে, আৰু এনেকুৱা ধৰণৰ বস্তু পৰিৱেশন কৰিব লাগিব যাতে সেই দৰ্শকখিনিয়ে বুজি পায়। মই কিমান জানো সেই কথাখিনি বুজাবলৈ গৈ যদি তেওঁলোকেই নুবুজে, সেইটোতো আৰু হেৰি নহ'ব। গতিকে এনেকুৱা ধৰণৰ জেগাত আমি জেগা চাই বেলেগ বেলেগ ধৰণে পৰিৱেশন কৰোঁ, গতিকে তেওঁলোকে ধুনীয়াকৈ আঁকোৱালি লয়। আৰু আমাৰ এইটোৱেই উদ্দেশ্য যাতে এতিয়া যদি ছেমিনাৰখনত 100 জন আছে ব্যক্তি, সেই 100 জনে যাতে এই গোটেই কথাখিনি বিয়পাই দিয়ে, সেইটো উদ্দেশ্যেৰে আমি যাওঁ। আৰু স্পীক মেকে বুলি এটা অনুষ্ঠান আছে যিটোৰ লগত মই জড়িত, আৰু বহুত আমাৰ নৃত্যশিল্পী বহুতখিনিয়ে জড়িত বাৰু। সেই স্পীক মেকে এটা বৰ সুন্দৰ কাম কৰে, ভাৰতৰ বিভিন্ন জেগাত একদম ভিতৰুৱা চৰকাৰী স্কুলবিলাকত মানে এনেকুৱা ক্লাছ কিছুমান কৰে। সেই চৰকাৰী স্কুলবিলাকত তেওঁলোকে নাচ মানে কি নাজানে, একেবাৰে নাজানে, দুপৰীয়া ভাত সাজ খাবলৈহে স্কুললৈ যায় সেনেকুৱা ধৰণৰ। কিন্তু তাত যেতিয়া আমি নাচোঁ, একদম অনাসময় ল'ৰা ছোৱালী, ৰাজস্থানৰ একদম ভিতৰ গাঁৱৰ জেগা, একদম অৱস্থা নাই স্কুলৰ, তথাপিও তাত গৈ নাচিছোঁ, কেতিয়াবাতো একদম মানে বাথৰুমৰ কাষতে নাচিছোঁ ধৰ। কিন্তু ল'ৰা ছোৱালীখিনি ইমান উৎসাহেৰে চায়, সিহঁতৰ মুখত সেই হাঁহিখিনি দেখিলে মানে মে মৰে কি জি, অৰে কি জি এনেকৈ বুলি কয়, কৃষ্ণ

0: জানে ৰাম জানে সেইবিলাক যেতিয়া দেখে সিহঁতৰ মুখত একদম বেলেগ ধৰণৰ সেই উৎসাহটো দেখো যে সেই তেতিয়া ভাল লাগে মানে সেই তেনেকে যদি কিবা কাম কৰিব পৰা যায় তেতিয়া মানে আৰু সত্ৰীয়া নাচৰ বিষয়ে মানুহে জানিব যেন লাগে আৰু
1: সৰ্বভাৰতীয় যিসমূহ আমাৰ প্ৰচলিত কথা আছে ৰামায়ণ হওক মহাভাৰত হওক এইখিনি সকলোৱে জানে কিন্তু তাৰ চৰিত্ৰসমূহক নৃত্য বা সাংস্কৃতিকভাৱে প্ৰতিষ্ঠা কৰাৰ মাধ্যমসমূহ বেলেগ বেলেগ যেনেকৈ আমাৰ সত্ৰীয়া নৃত্যত এই ধৰণৰ প্ৰতিষ্ঠা কৰাৰ সুযোগ থাকে এখন এখন নাট মঞ্চত উপস্থাপন কৰাৰ সুযোগ থাকে এতিয়া কথাটো হ'ল আপুনি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সৈতেও জড়িত সম্ভৱতঃ মই চন্দ্ৰ পাহৰিছোঁ আপুনি অধ্যাপিকা হিচাপে পাঠদান কৰাৰ সুযোগ লাভ কৰিছিলে তাত এই কথাসমূহ সম্পৰীক্ষামূলকভাৱে কিবা কৰাৰ বা সেই অভিজ্ঞতাৰ বিষয়ে অকণমান কওকচোন
0: আমি চনটো মই পাহৰিছোঁ বাৰু দুবছৰৰ বাবে গুণাকৰদেৱ গোস্বামীৰ ওচৰত তেখেতৰ ওচৰত মানে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছেকেণ্ড ইয়েৰ ষ্টুডেণ্ট পঠিয়াইছিল সেইটো এটা তেওঁলোকৰ চিলেবাছৰ কথা দুবছৰৰ বাবে 2011 বুলি ভাবিছোঁ আৰু তাৰ আগত 2008 তেতিয়া সেই ল'ৰা ছোৱালীখিনি 20 ল'ৰা ছোৱালীৰ ভিতৰত 2 অসমীয়া থাকে বা 1 অসমীয়া থাকে বাকীখিনিতো বাহিৰৰ ল'ৰা ছোৱালীয়ে থাকে তেওঁলোকে ছাও দেখিছে কোৰিয়াত্তম দেখিছে কথাকালি দেখিছে বিভিন্ন এগ্ৰেছিভ এনেকুৱা মুভমেণ্ট থকা নৃত্যৰ লগত তেওঁলোক চিনাকি কিন্তু সত্ৰীয়াত আহি যেতিয়া তেনেকুৱা ধৰণৰ মুভমেণ্ট তেওঁলোকে দেখে তেওঁলোকে আচৰিত হৈ যায় কোনো কোনোৱে মানে অন্য শাস্ত্ৰীয় নৃত্যৰ লগত মানে বেলেগ নহয় মানে সিমানেই এনাৰ্জি সিমানেই এক্সপ্ৰেশ্যন লাগে সিমানেই নিখুঁতভাৱে কৰিব লাগিব গ্ৰামাৰ মেথছ মেজাৰমেণ্ট সকলোখিনি বেছিয়ে ক'ব গ'লে আৰু তাতকৈ ডাঙৰ কথা হৈছে আমি ভক্তিৰে কৰিব লাগিব গতিকে মেণ্টেল ষ্টেটাছটোও এটা বেলেগ ধৰণে মেইনটেইন কৰিব লগা হয় গতিকে সেই ল'ৰা ছোৱালীখিনি যেতিয়া কৰে সিহঁতৰ গোটেই দৈনন্দিন জীৱনৰ মানে প্ৰক্ৰিয়াটো সলনি হৈ যায় বুলি তেওঁলোকে নিজেই শেষত কয় আৰু কেতিয়াবাতো এনেকুৱা হয় যে তেওঁলোকৰ অন্য কিবা শিকিবলৈ মন নাই অসমত আহি মানে এই শৈলীটোৱে যেন তেওঁলোকে প্ৰেক্টিছ কৰিব তাৰ পৰা পাছ কৰাৰ পিছত সেনেকুৱা ধৰণৰ তেওঁলোকৰ মানসিকতা মানে হৈ যায় গতিকে ভাল লাগে সেনেকে আৰু চেষ্টা কৰিবলৈ আমি আচলতে বেলেগ বেলেগ এবাৰ আমি গৈছিলোঁ সংগীত নাটক একাডেমীৰ পৰা পঠিয়াইছিলে মই গোস্বামী ছাৰৰ লগতে গৈছিলোঁ বানাৰস ইউনিভাৰ্চিটিত তাতো হৈছিল 15 সত্ৰীয়া নাচৰ কৰ্মশালা এটা তেওঁলোক কথক আৰু ভাৰতনাট্যমৰ ষ্টুডেণ্ট আছিল তেওঁলোকে বিৰাট ভাল পালে বিৰাটেই ধুনীয়াকৈ তেওঁলোকে কৰ্মশালা জইন কৰিছে আৰু বৰ সুন্দৰকৈ তেওঁলোকে একদম এটা এটা গ্ৰামাৰ আমাৰ সত্ৰীয়া নাচত যিখিনি আছে তেওঁলোকে বুজি মেলি ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰিছে এতিয়াও তেওঁলোকে কেতিয়াবা অনলাইন ক্লাছ কৰিবলৈ ইচ্ছুক হয়
1: ভাৰতনাট্যমৰ আপুনি বিশাৰদ গ্ৰহণ কৰিলে তাৰ সমান্তৰালভাৱে একেধৰণে সত্ৰীয়া নৃত্যটো একেধৰণৰ পৰ্যায় এতিয়া কথাটো হ'ল যে নৃত্যশৈলী কিছু পৃথকতা আছে কিন্তু মই যদি সুধোঁ যে ক'ত দুইটাকে মিলাব পৰা যায় বা দুইটাকে মিলাই তেনেকুৱা সম্পৰীক্ষাত্মক কিবা কৰা হৈছে নেকি
0: আচলতে শাস্ত্ৰীয় নৃত্যৰ সকলো শাস্ত্ৰীয় নৃত্যৰে মিল আছে খালি দৰ্শনৰ অকণমান বেলেগ বেলেগ হ'ব পাৰে কিন্তু যিহেতু শাস্ত্ৰ অভিনয় দৰ্পণ নাট্যশাস্ত্ৰ এইখিনিয়ে সকলোৱে মানে গতিকে হস্ত হওক বা হেৰিয়ে হওক আচলতে নৃত্য কি ভাষা নোহোৱাকৈ যি আমি এক্সপ্ৰেছ কৰিব পাৰোঁ হয়নে গতিকে শাস্ত্ৰীয় নৃত্য বুলি ক'লে সকলোৰে সামঞ্জস্য একেই আৰু এনেকৈ যদি দেখুৱাওঁ এইটো ফুল সকলো নাচতে একেই আৰু এনেকৈ যদি দেখুৱাওঁ এইটো চপু সেইটো চবেই বুজিব কথাটো হ'ল তাতেই যেনিবা দৰ্শনৰ অকণমান ফিলচফি যিটো নাচৰ সেইখিনিত অকণমান পাৰ্থক্য এটা আছে আৰু সত্ৰীয়া নাচৰ ফিলচফিটো আটাইতকৈ আচলতে মই পৃথক বুলি ভাবোঁ কাৰণ এইটো কাৰণে গুৰুজনাই যিখিনি দৰ্শনেৰে এই গোটেই আৰ্ট ফৰ্মটো তেওঁ সৃষ্টি কৰিছিল সেই আৰ্ট ফৰ্মটোৰ লগত আচলতে আমাৰ আধ্যাত্মিকতাৰ বহুত মিল আছে আৰু বেলেগকৈ মন্দিৰত গৈ প্ৰাৰ্থনা নকৰিও যদি আমি গুৰুজনাই সৃষ্টি কৰা সকলোখিনি বস্তুৰ দিন দৈনন্দিন চৰ্চা কৰোঁ আচলতে সেয়াই প্ৰাৰ্থনা সত্ৰতটো সেয়াই কৰে মোৰ ক্ষেত্ৰতো মই তেনেকেই ভাবোঁ মোৰ অনুভৱ দেই এইটো ব্যক্তিগত অনুভৱ আচলতে কেতিয়াবা ইমান গোটেই দিনটো মানে ব্যস্ত হোৱা যায় গাটো ধুই উঠি চাকি গছ জ্বলাবও সময় নহয় অ' আজি দেখোন চাকি গছ মই জ্বলালোঁ এনেকৈ মনলৈ আহে কিন্তু তাৰপিছতে ভাবোঁ মই দেখোন ৰামেই শিকাই আছোঁ মই কৃষ্ণৰ কথাই শিকাই আছোঁ গতিকে হ'ব আৰু ৰাম ৰাম কৃষ্ণ কৃষ্ণ গোটেই দিনটো গুৰুজনাৰ কামে কৰি আছোঁ এয়াই ভক্তি মোৰ বাবে সেইকাৰণে মই তেনেকেই নিজকে মানে সন্তুষ্ট কৰোঁ আৰু ভাবোঁ মানে এই নেদেখাজনে তেনেকেই চাগে বুজে গতিকে এই যে মানসিকতাটো এইটো কিন্তু সত্ৰীয়া নাচৰ লগতহে আহে বুলি সকলো শাস্ত্ৰীয় নৃত্যতে আছে বাৰু কিন্তু সত্ৰীয়া নাচৰ এই ফিলচফিটোৱে কিন্তু নৱপ্ৰজন্মক বহুতখিনি ষ্টেবল কৰিব
1: মই সেই কথাটোৱে আচলতে সুধিব বিচাৰিছিলোঁ যে এজন এটা নতুনকৈ উঠি অহা এজন যুৱক বা এগৰাকী যুৱতী আধ্যাত্মিকভাৱে সচেতন কৰাৰ ক্ষেত্ৰত কেৱল আধ্যাত্মিকভাৱে নহয় শাৰীৰিকভাৱে পৰিপুষ্ট কৰাৰ ক্ষেত্ৰত মানসিকভাৱে পৰিপুষ্ট কৰাৰ ক্ষেত্ৰত এই নৃত্যশৈলী সত্ৰীয়া নৃত্য

0: ঠাই গ'লো, কেনেকৈ আচলতে সহায় কৰে অকণমান সেই বিষয়ে কওকচোন।
1: প্ৰথম আৰম্ভই আমাৰ হয় মাটি আখৰা, মাটি আখৰাৰ একেবাৰে সামঞ্জস্য আছে য়োগাৰ লগত, গতিকে য়োগা যেনেকে শিকিলে মানসিকভাৱে সবল হয় মাটি আখৰা কৰিলেও একেই, মানসিকভাৱে শাৰীৰিকভাৱে সবল হ'ব পাৰি, সকলোখিনি য়োগাৰ লগতে মিলে। আৰু মানে ইমান 600 বছৰ আগতেই গুৰুজনে ইমানখিনি কথা ভাবিছিল, তাতকৈ ডাঙৰ কথা হৈছে সকলোখিনি বহুত চাইণ্টিফিক, মানে বৈজ্ঞানিকভাৱে যদি আমি বিশ্লেষণ কৰি ভালকৈ ডিটেইলছত প্ৰেক্টিছ কৰোঁ তেতিয়া সঁচাকৈ মানে ভাবিলে আচৰিত লাগে যে কিছুমান মাটি আখৰা এনেকুৱা ধৰণৰ আছে সঁচাকৈ তোমাৰ মানে বিষবোৰ নাইকিয়া হৈ যায়। সেইটোতো হৈছে ফিজিকেল কথা। তাৰ পাছত আমি যেতিয়া শুদ্ধ নাচখিনি কৰোঁ সেয়াও শৰীৰ চৰ্চা, অভিনয় পাৰ্টলৈ যেতিয়া আহোঁ, অভিনয় বিভাগলৈ যেতিয়া আহোঁ, তেতিয়া যিখিনি আমি বৰগীত হওক বা ঘোষা হওক বা কীৰ্তন হওক ভাগৱত হওক, সেই তাত যেতিয়া আমি বুজি মেলি কৰিম অট'মেটিক তোমাৰ মানসিকতা হ'ল এটা বৰগীত তুমি চাহেব কৰি বুলি মই কৰাইছিলোঁ মোৰ ছাত্ৰী এগৰাকীক, সেই বৰগীতটো শিকাই থাকোঁতে মই এনেই মানে নিজেই নিজে চকু পানী ওলাইছিল। বৰগীতটোত আছিল যে যেতিয়া তুমি নিজকে এটা পশুৰ দৰে মানে হেৰি গঁৰাল এটা নিজকে বন্দী বুলি ভাবিবা, যেনেকে চিৰিয়াখানাত হৰিণাটো বন্দী হৈ থাকে বা সিংহটো বন্দী হৈ থাকে, সেইখিনি সময়ত তুমি কি ভাবিছা, তুমি ওলাব বিচাৰিছা চবফালে অন্ধকাৰ, তুমি কাক বিচাৰিবা, তোমাৰ জীৱনৰ প্ৰতি ইচ্ছা নাই, তুমি নিজকে শেষ কৰিব বিচাৰিছা, সেই তাৰ সেই অনুভৱটোৰ ওপৰত কি কেনেকুৱা ভিতৰত ডেপ্থত থাকিব লাগিব ন অনুভৱখিনি, গতিকে সেই যে আমি তাৰ ওপৰত যিটো অনুভৱ সেইজনে হৈছে পৰমাত্মা ন, সেইজনে আহি কিন্তু তোমাক নবচায়, তুমি নিজৰ মনটোক নিজেই সেইজনৰ ওচৰলৈ লৈ যাব লাগিব। গতিকে সেই দৰ্শনখিনি সেই ফিলচফিখিনি মানে মই শিকাই থাকোঁতে মোৰ চকু পানী ওলাই গৈছিলে। এনেকুৱা ধৰণৰ কথা, এনেকুৱা ধৰণৰ ফিলচফিকেল বস্তুবিলাক যদি আমি এই নতুন ল'ৰা ছোৱালীখিনি প্ৰেক্টিছ কৰাওঁ, আজি এতিয়া নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনি বহুত অস্থিৰ, বেছি সকলো নহয় প্ৰায়ভাগে বহুত অস্থিৰ, বিভিন্ন ধৰণৰ ডিচিশ্যন বিভিন্ন ধৰণৰ হেৰি অতি সোনকালে লৈ লয়, সেই এনেকুৱা ধৰণৰ প্ৰেক্টিছবিলাকে মই ভাবোঁ তেওঁলোকক বহুত মানসিকভাৱে সবল মানে ষ্টেবল কৰিব। গতিকে সত্ৰীয়া নাচ শিকিব লাগে অকল শৰীৰ চৰ্চাৰ কাৰণে নহয়, মানসিক বিকাশৰ কাৰণে সত্ৰীয়া নাচ শিকিব লাগে। সত্ৰীয়া নাচ বুলি নহয় আচলতে আৰ্ট, নাটক হওক, নাচ হওক, গীত হওক, মিউজিক হওক, এই যে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি ৱৰ্ডটো, এইটো এক্সট্ৰা কাৰিকুলাৰ নহয় আচলতে, এতিয়াৰ দিনত এইটো ওৱান অফ দ্য মেইন ছাবজেক্ট মই ভাবোঁ, এটা মেইন
0: হয়।
1: কিন্তু তথাপিও তাৰ মাজতো কেতিয়াবা শুনা পাওঁ যে আমুকত এডমিশ্যন নাপালো, মই নাচিং শিকিব আহিছো,
0: তেনেকুৱা ধৰণৰ মানসিকতাৰ অভাৱ নাই কিন্তু ৰাজ্যখনত, কিয়নো এতিয়া দেখিবলৈ পোৱা গৈছে যে পুথিগত শিক্ষাই যে কেৱল শিক্ষা নহয় সেই কথা কিন্তু আমি পলে পলে অনুভৱ কৰিবলৈ পাইছো। কিবা এটা দুৰ্যোগ আহিলে আমি নিজকে কেনেকে মানসিকভাৱে প্ৰস্তুত কৰিব লাগে, এই কলাসমূহৰ সৈতে জড়িত থাকিলে মানুহ কেনেকৈ স্থিৰ হ'ব লাগে, মই ভাবোঁ তাৰ দুগুণ শিক্ষাই কলাসমূহৰ পৰা দিয়ে, এই চৰ্চাসমূহৰ পৰা দিয়ে। আমি এতিয়াৰ সময়খিনি এনেধৰণৰ হৈছে যে আমি হাতৰ মুঠিত পোৱা যিখন পৃথিৱী, যাক আমি মোবাইল বুলি কওঁ, ইনষ্টাগ্ৰাম, ফেচবুক, হোৱাটছএপৰ মাজতে ক'ৰবাত আমি নিজকে সীমাবদ্ধ কৰোঁ, কিন্তু তাৰ মাজতো কেৱল সেই শাৰীৰিক মানসিকভাৱেই যে এজন মানুহক পৰিপুষ্ট কৰে তেনে নহয়, এখন বৃহৎ সমাজ আমাক দিয়ে, এটা দলক যোগাযোগৰ মাধ্যমটো দিয়ে, তাৰ সমান্তৰালভাৱে এটা দলীয় নেতৃত্ব দিব পৰা যিটো দলীয় ঐক্যটো ৰাখিব পৰা যিটো আমাৰ উপাদান, সেই উপাদানখিনি আচলতে দিয়ে। মই ভাবোঁ যে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে বা এই অনুষ্ঠানটোৰ জৰিয়তে মই সেইসকল অভিভাৱককো আচলতে অনুৰোধ জনাব বিচাৰিছো যে কেৱল পুথিগত শিক্ষা, অংক, ইংৰাজী, বিজ্ঞান সকলোৱে পঢ়ে, সকলোৱে শিকে, কিন্তু আমাৰ যিখিনি বস্তু যাক আমি আমাৰ বুলি ক'ব পাৰোঁ সেইখিনি শিকাটো, জনাটো, শিকিব নোৱাৰিলেও তাক জনাটো কিন্তু অত্যন্ত জৰুৰী। বাইদেউ মই আন এটা কথালৈ মনত ৰাখিছোঁ, আমি নৃত্যৰ বিষয়ে পাতিবলগা যথেষ্ট আছে, মই অনুষ্ঠানৰ পূৰ্বতেই কৈছোঁ যে সীমিত সময়খিনি আমাৰ আলোচনাৰ বাবে যথেষ্ট কম সময়, আপোনাৰ সৈতে পাতিবলগীয়া হ'লে বহু সময় লৈ পেলাই আমি বহিব লাগিব, এনে বহু অধ্যয়নত গৱেষণাতো আমি বহু কথা আছে যিবিলাক জনাটো জৰুৰী আজিৰ তাৰিখত। মই অকণমান নাটকৰ কথা পাতিব বিচাৰিছোঁ, আপোনালোকৰ ঘৰখনত প্ৰতি মুহূৰ্তত অনুশীলন চলিয়ে থাকে, এই পূৰ্বৰ অংগ, মোৰ যদি ভুল হোৱা নাই, পূৰ্বৰ অংগৰ পৰা আপোনালোকৰ ঘৰখনৰ আখৰাথলীলৈকে এই গোটেইখিনি সামৰি সুতৰি ৰখাৰ ক্ষেত্ৰত আপুনি

0: অন্যতম এগৰাকী মূল ব্যক্তি, সেই বিষয়ে আপোনাক।
1: আচলতে মোৰ স্বামী সংগীতনাটক একাডেমীৰ বঁটা প্ৰাপক শ্ৰীযুত নাগৰদেৱ গোস্বামী, তেখেত নাট্যকাৰ হিচাপেতো তেখেতক সকলো গোটেই সমগ্ৰ ৰাষ্ট্ৰই জানে বাৰু, কিন্তু মানে এজন ঘৰুৱা মানুহ হিচাপে তেখেত বহুত ছাপৰ্টিভ সকলো কথা। মই এইখিনিতে মই ক'ব লাগিব, মোৰ নিজৰ যি মোৰ মানে পৰিয়াল, মোৰ মা, মোৰ দেউতা, মোৰ বাইদেউ, তেওঁ তিনিওজনকে মই হেৰুৱাইছোঁ। গতিকে মোৰ মনত কিবা কথা এটা থাকিলে মই পটককৈ মানে আলোচনা কৰিবলৈ অকল তেখেতেই আছে, তেখেতৰ লগত মই পাতোঁ। গতিকে প্ৰত্যেকটো কথাই তেখেতৰ লগত মই যেতিয়া পাতোঁ, তেওঁ খুব ছাপৰ্টিভ হয়, বৰ সহযোগ কৰি পিনে মোক ধুনীয়াকৈ কথাখিনি মোৰ লগত শ্বেয়াৰ কৰে, মোৰ লগত পাতে। গতিকে সেইকাৰণে মোৰ নিজৰ যিটো অনুষ্ঠান তাল সত্ৰীয়া নৃত্যৰ অনুষ্ঠান, সেয়া মই 2008 চনতে প্ৰতিষ্ঠা
0: কৰিছিলোঁ।
1: সেই তালৰ লগতে পূৰ্বৰংগৰ অনুষ্ঠানৰ লগত মই যেতিয়াৰ পৰা নাচি গৈ আছোঁ, 2005ৰ পৰা মই জড়িত সকলোখিনি ঘৰতে। গতিকে সেইটো এটা বৰ সুবিধা হৈছে আচলতে। মোৰ এনেকুৱা হয়, একেবাৰে ব্যক্তিগত কথা আৰু, এইটো তলতে আমাৰ ক্লাছৰুম হল, তাতে প্ৰেক্টিচ হয়। আৰু ছাপ'জ মোৰ এতিয়া চিনটো নাই, গতিকে 10 মিনিট সময় মোৰ হাতত আছে, মই ওপৰত পাকঘৰত গৈ কামখিনি কৰি আহোঁ, শুনাই পাই থাকোঁ ন তলত কি হৈছে। গতিকে যেতিয়া সময় হয় আকৌ নামি আহোঁ, গতিকে সেনেকে ধুনীয়াকে মোৰ হৈ যায় আৰু মেনেজ। আৰু ভগৱানৰ কৃপাত মোৰ ছোৱালীজনী, তাইও খুব মোক সহযোগ কৰে। তাই সৰুৰ পৰাই মোক কোনো ধৰণৰ দিগদাৰি দিয়া নাই, তাই বুজি পায়, তাই সৰুৰ পৰাই এয়াই দেখিছে। আৰু তাই ভাবে মানে নাচ নাটক শিকালে তাৰমানে কি শিকিছে, তাই এতিয়াই মানসিকতাটো তেনেকুৱা হৈ গৈছে, ডাঙৰ হ'লে কি হয় নাজানো, কিন্তু এতিয়া তাই ভাল পায় মোৰ লগত। গোটেই দিনটো কৰ্মশালাত যদি মই গোটেই দিনটো ক্লাছ কৰি থাকোঁ, তাই মোৰ লগত ধুনীয়াকৈ বহি থাকে, তাই চাই মোৰ লগত তাল বজায়, কিবা ভুল হ'লে মোক মনে মনে কয় মা এইটো দেখোন এনেকৈ কৰিছে, তাই বুজি পায় মানে। গতিকে কৰি আছো মনৰ পৰা, সেইকাৰণে চাগে ভগৱানে এইখিনি সুবিধা কৰি দিছে, গতিকে হৈ যায় আৰু।
0: নাটক লৈ, অসমৰ অসমীয়া ভাষাৰ নাটক এখন লৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন মঞ্চতো আপোনালোকে প্ৰদৰ্শন কৰিছে, তাৰ সমান্তৰালভাৱে নৃত্যক লৈ পেলাই আপোনালোকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন মঞ্চলৈ আপোনালোকে গৈছে। এতিয়া কথাটো হ'ল, নাটক আৰু নৃত্য ক'ৰবাত বাচিক আছে, ক'ৰবাত বাচিকটো নাই, কিন্তু সাত্বিক আহাৰ্য সকলোখিনি দুয়োটাতে আছে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এই নাটক আৰু নৃত্য, নাটকে আপোনাক সুবিধা কৰে নে নৃত্যই আপোনাক সুবিধা কৰে?
1: এইটো বৰ টান প্ৰশ্ন। দুয়োটাই মোৰ বহুত প্ৰিয়, নাটক মানে অভিনয় আৰু, দুয়োটাই খুবেই প্ৰিয়। সুবিধা দুয়োটাই সুবিধা কৰে। নাটকততো বাৰু সুবিধাই, আমি বাচিক আছে যেতিয়া, কিন্তু নৃত্য, এক আহাৰ্য নৃত্য বুলি আমাৰ যিটো এক আহাৰ্য অভিনয়, সেইটো এটা আমাৰ শৈলী আছে। এক মানে এখন নাটকত আমি বেলেগ বেলেগ আহাৰ্য পিনি বেলেগ বেলেগ চৰিত্ৰ কৰিব পাৰোঁ, কিন্তু আমাৰ শাস্ত্ৰীয় নৃত্যত এক আহাৰ্য অভিনয় বুলি এটা হেৰি আছে। সেই তাত সুবিধা হয়। এতিয়া মই ৰামকথা বুলি এটা মোৰ কম্পজিশ্যন আছে, গোস্বামী ছাৰে মোক কৰি দিছিলে 2008 চনতে কৰি দিয়া, সেইটো মই আজিও নাচোঁ। মোৰ নিজৰ কিছুমান কম্পজিশ্যন আছে, যোগে যোগে অৱতাৰ বুলি দশৱতাৰটো মই নতুনকৈ ৰিক্ৰিয়েট কৰিছোঁ, সকলোখিনি কথাখিনি একেই, আগৰ যিটো আমাৰ দশৱতাৰ কথা শুনো সেইখিনি কথাই, সুৰখিনি বেলেগ কৰি পিনে। তেনেকৈ ধৰা বাঁহী বুলি এটা মোৰ নতুন কনচেপ্ট মই কৰিছিলোঁ, বাঁহীৰ যিটো 7টা স্বৰ, সেই 7টা স্বৰে কি কি বুজায়, সেই বাঁহী লৈ এটা নতুন কনচেপ্ট কৰিছিলোঁ। দ্ৰৌপদী আৰু কৃষ্ণৰ যিটো অ' মখাৰে বুলি এখন মোৰ ডান্স গীত আছে, সেইখনত দ্ৰুপদী আৰু কৃষ্ণৰ ৰিলেশ্যন মানে অকল সখায়ে নহয়, সখাৰো ওপৰত হয়নে, সেই অনুভৱটো লৈ সেইখন আছে। গতিকে এই এক আহাৰ্য অভিনয় আচলতে বহুত সহায় কৰে। ৰামায়ণখন যেতিয়া কৰোঁ, তাত ৰাৱণ, লক্ষ্মণ, সীতা, হৰিণা, হনুমান, অগ্নি পৰীক্ষাৰ সেই জুইখিনি, সকলোখিনিয়ে কৰোঁ, আৰু এই দৰ্শকে বৰ ধুনীয়াকৈ বুজি পায়। অসমত বাৰু বেলেগ কথা, বাহিৰতো সেই মই যে ক'লোঁ নজনা ল'ৰা ছোৱালীখিনি, সিহঁতে বৰ ধুনীয়াকৈ বুজি পায়। গতিকে নাচত সুবিধাই হয়, নাটকতো সুবিধা হয়।
0: এতিয়া অকণমান মই আপোনাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰিছোঁ, কোন কোন ঠাইলৈ লৈ যোৱা হৈছে, ক'ত ক'ত কেনেধৰণৰ অভিজ্ঞতা, অকণমান সেই বিষয়ে কওকচোন।
1: আন্তঃৰাষ্ট্ৰীয় হওক বা ৰাষ্ট্ৰীয় হওক, মোৰ কথা মানে মই এটা কথাই ক'ব বিচাৰিম, যে সত্ৰীয়া নাচত মানে এতিয়া মোৰ এনেই মনলৈ আহে আৰু, বহুতে এনেই এইখিনি সুবিধা পাইছোঁ কাৰণে কৈছোঁ, সত্ৰীয়া নাচ এতিয়া বহুত আন্তঃৰাষ্ট্ৰীয় জেগাত হৈছে বাৰু, কিন্তু আচলতে আমি বহুত বছৰ সাধনা কৰিছোঁ, অকল মই বুলি নহয়, সকলোৱে যিখিনি প্ৰতিষ্ঠিত নৃত্যশিল্পী সকলোৱে কৰিছে, বছৰ বছৰ দিন সাধনা কৰিছে, এতিয়াও শিকি আছোঁ, শিকিবলৈ আৰু বহুত বাকী আছে, শেষেই হ'ব নোৱাৰে, ইমান বস্তু আছে শিকিবলৈ, গোটেই জীৱন শিকি

0: কিন্তু তেনেস্থলত এতিয়া দেখা গৈছে কিছু সংখ্যক লোকে মানে 2-3 বছৰ চৰ্চা কৰিয়ে এই 2-3 বছৰ চৰ্চা কৰিয়েই মানে নৃত্যটিত আগবাঢ়িব বিচৰাটো আচলতে নিজকে নিজে প্ৰশ্ন কৰিব লাগে, নিজকে নিজে প্ৰশ্ন কৰিহে সেইটো পৰ্যায়লৈ মই যাব পৰা হৈছো নে নাই মনৰ পৰা এবাৰ নিজক প্ৰশ্ন কৰি চাব লাগে বুলি মই ভাবোঁ আৰু আৰু সেইখিনি কৰিলেহে চাগে আমাৰ নাচটো একদম নিখুঁতভাৱে জীয়াই থাকিব।
1: ক'ৰবাত ভুলভাৱে পৰিৱেশিত হ'লে লোকচান কিন্তু আমাৰ
0: নহয়, শুদ্ধভাৱেই কৰিব চাগে, কাৰণ শিকিছে তেওঁলোকে গুৰুসকলৰ পৰাই, অধ্যাপকসকলৰ পৰাই শিকিছে বাৰু, সেইটো বেলেগ কথা, কিন্তু শুদ্ধভাৱে পৰিৱেশন কৰিব। কিন্তু তথাপিও ধৰা 7-8 বছৰ, 10 বছৰ, 15 বছৰ শিক্ষা গ্ৰহণ কৰি থকা, চৰ্চা কৰি থকা এগৰাকী নৃত্যশিল্পীয়ে তেওঁ জীৱনত সেইখিনি সুবিধা পোৱাই নাই চাগে। 2 বছৰ বা 3 বছৰ শিকিয়েই এগৰাকী শিল্পীয়ে সেইখিনি সুবিধাও পালে, প্ৰতিষ্ঠিতও হৈ গ'ল, সেইখিনি যেন কোনোবাখিনিত কেতিয়াবা অকণমান মনটো বেয়া লাগে, সেনেকুৱা ধৰণৰ হয় আৰু বহুত আছে তেনেকুৱা। কিন্তু এই নিজকে নিজে এবাৰ প্ৰশ্ন কৰি চাব লাগে, সেই কথাটোহে মই ক'ব বিচাৰিম। বাকীটো বাৰু সকলোৱে কৰি থাকক, কৰি থাকিবই লাগিব, মানে ইজনক পিছ পেলাই মই যোগ্য হয়নে নহয় এবাৰ ভাবি চাব ময়ো লাগিব বাৰু, কেতিয়াবা মোৰো তেনেকুৱা ধৰণৰ পৰিস্থিতি আহিব পাৰে। কিন্তু সেইটো নেচালে আমি আমাৰ নাচটো যিহেতু বহুতখিনি আগবাঢ়ি যাবলৈ এতিয়াও বাকী আছে, সেই তেনেকুৱা ধৰণৰ চালি জাৰি কাম কৰিব লাগিব।
1: আপোনাৰ অভিজ্ঞতাৰ বিষয়ে শুনিছিলোঁ।
0: মোৰ অভিজ্ঞতা মানে মই ভাৰতৰ সকলো ঠাইতে গৈছোঁ, মই ঢাকাতো পৰিৱেশন কৰিছোঁ আৰু বহুত কিবা কিবি এতিয়া হৈ আছে আলোচনা, সকলোখিনি কৈ দিলে সফল নহয় বুলি কয়, গতিকে মই সকলোখিনি খুলি কৈ নিদিওঁ বাৰু, কিন্তু ভৱিষ্যতলৈ আৰু কৰিম বুলি আশা ৰাখিছোঁ।
1: মই প্ৰশ্নটো সোধাৰ উদ্দেশ্যটো এইটো আছিলে যে এনেকুৱা এটা অভিজ্ঞতা আপুনি কওক যিটো অভিজ্ঞতা মনত পেলালে আজিও আপোনাৰ ক'ৰবাত গাৰনোম শিয়ৰি উঠে, যি অভিজ্ঞতা মনত পৰিলে ক'ৰবাত এতিয়াও আপোনাৰ উঠৰে হাঁহি এটা বিৰিঙি উঠে, সেই অভিজ্ঞতাৰ বিষয়ে অকণমান সুধিব বিচাৰিছোঁ।
0: উঠেৰে হাঁহি প্ৰত্যেকটো পৰিৱেশনৰ পাছতে বিৰিঙি উঠে, কিন্তু মোৰ এটা বেলেগ ধৰণৰ অনুভৱহে ক'ব বিচাৰিছোঁ। মোৰ 2011 চনত মোৰ বাইদেউ ঢুকাইছিল মাৰ্চৰ 9 তাৰিখে, আৰু কাইলৈ তাইৰ জন্মদিন বাৰু, মাৰ্চৰ 9 তাৰিখে ঢুকাইছে আৰু মই ঘৰৰ সৰু, মোৰ মাৰ মানসিকভাৱে ভাগি পৰিছে, দেউতাওতো ভাগি পৰিছে বাৰু। সেইখিনি সময়তে গুৱাহাটীত সংগীত নাটক একাডেমীৰ এটা উৎসৱ আছিল, নাট্য উৎসৱ আছিল, তাত মাৰ্চৰ 12 তাৰিখে আমাৰ নাটক আছিল আৰু নাজানো কি শক্তি দিলে মই কৰিম বুলি ক'লোঁ নাটকখন, তেনেকেই ঘৰৰ সমস্ত দায়িত্ব মোৰ ওপৰত। এতিয়া মই সৰু ডিগ্ৰী পঢ়ি আছোঁ, তথাপিও যিহেতু ঘৰৰ কোনো নাইকিয়া হ'ল, গতিকে গোটেইখিনি দায়িত্ব লোৱাৰ পিছতো মই নাটকখন কৰিম বুলি ক'লোঁ। নাটকখনৰ শেষৰ চিনটোৱে মানে ৰবীন্দ্ৰ ভৱনত আছিল, তেতিয়া ৰবীন্দ্ৰ ভৱন বন্ধ হোৱা নাই, গোটেই নাটকখন কৰি গ'লোঁ। নাটকখনৰ শেষৰ চিনটো যেতিয়া কৰিছোঁ মঞ্চত, শেষত মানে যিটো চৰিত্ৰ মোৰ, সেই চৰিত্ৰটো মানে একেবাৰে বুঢ়ী হৈ যায়, মানে বেমাৰী বুঢ়ী হয়, গতিকে সেই ডাইলগখিনি কওঁতে কওঁতে কৈ কৈ মই মঞ্চতে বহি বহি মোৰ গাত মানে গোটেই কাপোৰখিনি এনেকৈ থাকে, মই মানে মোক শোকে খুন্দা মাৰি ধৰিছে আৰু মই কিন্তু নিজক ভাগি পৰিবও দিব নোৱাৰোঁ, যিহেতু মই মঞ্চ এখনত আছোঁ, মোৰ দায়িত্ব আছে, কৰিবই লাগিব। গতিকে সেইখিনি যেতিয়া মই সংলাপ গাই আছিলোঁ, এতিয়াও ভাবিলে অকণ মনটো বেয়া লাগি যায়, সেই সংলাপখিনি কৈ থাকোঁতে মই নিজক সেইদিনাখনেই আচলতে মই নিজকে ভাবি লৈছিলোঁ যে জীৱনত যিয়ে নাহক সন্মুখীন কৰিবলৈ ভগৱানে শক্তি দিয়ে, কিন্তু মানে আমুকজন ঢুকাই গ'ল, মই আৰু জীয়াই থাকিব নোৱাৰিম, এইটো মিছা
1: কথা,
0: এইটো মিছা কথা, তুমি বহুত কষ্ট হ'ব কিন্তু নেদেখাজনে তোমাক শক্তি দিবই, দিবই, যেনেকৈ হ'লেও দিব, আৰু সেইটো তুমি নিজক নিজক তুমি আচলতে সিমানখিনিলৈ মানে বান্ধিব পাৰিব লাগিব। সেইদিনাখন মই নিজকে মানে মই নিজ মোক সকলোৱে কয় তুমি বহুত ষ্ট্ৰং, বহুত ষ্ট্ৰং, তুমি ইমান জীৱনত দেখিছা তথাপিও এনেকৈ হাঁহি থকা কাম কৰি থকা, ইমান ষ্ট্ৰং, তোমাক কন্দা নেদেখোঁ, কিন্তু নহয় আচলতে কান্দো, কিন্তু এই যে নাচি আছোঁ, নাটক কৰি আছোঁ, এয়াই আচলতে জীৱনটো ভালকৈ নিজক চম্ভালিবলৈ আচলতে মোক শক্তি দিছে। আৰু কোনোবাখিনিত ভাগি পৰিলেও আকৌ সকলো পাহৰি, এই কামবিলাক নাথাকিলে কিন্তু বিভিন্ন বেমাৰে পায়, এমাহমান যদি ব্যস্ত হৈ নাথাকোঁ গাটো বেয়া লাগে, মনটো বেয়া লাগে, ঢেৰ কিবা কিবি হয়, তাৰপিছত আকৌ ব্যস্ত হৈ থাকিলে চব পাহৰি যাওঁ, গতিকে এয়াই মেডিচিন মানে, গতিকে মানে সেইকাৰণে আচলতে নিজক মই যে কওঁ যে সবল কৰিবলৈ নাচ গান নাটক কৰিব লাগে, এই সবল কৰিবলৈ নাচ গান নাটক সঁচাকৈ কৰিব লাগে।
1: মই এতিয়া বেলেগ এটা অভিজ্ঞতাৰ বিষয়ে আপোনাক সুধিব বিচাৰিছোঁ, আমি নাটকৰ কথাও পাতিলোঁ, নৃত্যৰ কথাও পাতিলোঁ, আপুনি দূৰদৰ্শন কেন্দ্ৰ আপনি ঘোষক আসলে অকমান সেই অভিজ্ঞতার বিষয়ে কোকসুন এবছর দুবছর নহয়।

0: আৰু মায়ে ঘৰত স্ক্ৰিপ্টখন লিখি আহে, তাতে মুখস্থ কৰোঁ আৰু, মুখস্থ কৰি আহি চিনেমা কেমেৰাত বহি ডাইৰেক্ট কৰ। সেই তেনেকে তেনেকে তেনেকে তেনেকে 5 বছৰ পাৰ কৰিছোঁ। হঠাৎ 1 ঘণ্টা প্ৰগ্ৰেম, হঠাৎ 1.5 ঘণ্টা প্ৰগ্ৰেম, একদম সুন্দৰকৈ কৰিব কৰি আৰু খুব ভাল লগা এটা কথা আছিল। আৰু শেষত মানে সকলোৱে মোক যিদিনাখন মই কাইলৈ মেট্ৰিক পৰীক্ষা আৰু আজি এৰিছোঁ, কৈছে মেট্ৰিকটো শেষ কৰি লগে লগে আহিবা দেই, মানে ডাঙৰৰ প্ৰগ্ৰেম কৰিব লাগিব। কিন্তু যোৱা নহ'ল আৰু, কিবা কিবি কথাত থাকি গ'ল। গতিকে সেই অনুভৱখিনি বৰ বেলেগ ধৰণৰ, প্ৰত্যেকটো স্ক্ৰিপ্ট মায়ে লিখি দিয়ে, মানে প্ৰত্যেকটো কথাই মায়ে লিখি দিছিলে। মা মানে বৰ বেলেগ ধৰণৰ মানে প্ৰতিভাশালী এগৰাকী মহিলা আছিল, নিজকে ধুনীয়াকৈ ৰাখি খুব ভাল পাইছিল, ঘৰখন খুব ধুনীয়াকৈ ৰাখিছিল, খুব ধুনীয়া ৰান্ধিছিল, খুব ধুনীয়া ছবি আঁকিছিল, নাচটো শিকাইছিলে, গাইছিল, কবিতা লিখিছিল, আবৃত্তি কৰিছিল, এই মানে সকলোখিনিয়ে পাৰিছিল। গতিকে আজি তাৰিখত মোৰ নাজানো কিমান দূৰ আৰু সফল হ'ব পাৰিম, কিন্তু তথাপি সফলতাৰ ৰাস্তাত এখোজ দুখোজ যে দিছোঁ, এইখিনি খালি তেখেতে দেখা নাপালে। মানে যেতিয়া মানে সংগ্ৰাম কৰি আছিলোঁ সেইখিনি সময় দেখিছে, হঠাৎ তেখেত ঢুকাল। গতিকে কেতিয়াবা মনটো বেয়া লাগে আৰু,
1: তথাপি নেদেখা সেই ঠাইৰ পৰা আপোনাক চাই তাৰ পৰা আশীৰ্বাদ কৰি আছে আৰু আজিও আমি লাহে লাহে আমি কথাবোৰ অকণমান বেলেগ ধৰণে পাতিবলৈ আৰম্ভ কৰিছো। এংকৰিং হ'ল, নাটক হ'ল, নৃত্য হ'ল, তাৰ বাদে আপুনি কৰি ভাল পোৱা কাম কি?
0: তাৰ বাদে মই কৰি ভাল পোৱা কাম ঘৰ সজোৱা, ঘৰখন মই ধুনীয়াকে চাফাকে সজাই বৰ ভাল পাওঁ। আৰু মোৰ ছোৱালীজনীৰ লগত থাকি মই ভাল পাওঁ, মোৰ ছোৱালীজনীৰ লগত থাকি ভাল পাওঁ। আচলতে তাৰ বাহিৰে বেলেগ কাম কৰিবলৈ সময় নহয়, গোটেই দিনটো ব্যস্তই হৈ থকা হয়, কিন্তু ঘৰখন সজাই মই ভাল পাওঁ। পাকঘৰটো যদি লেতেৰা হৈ থাকে মোৰ বহুত কাম কৰি আছে যেন লাগে, পাকঘৰটো চিজিল হৈ থাকিলে মোৰ সকলোখিনি যেন হৈয়ে গ'ল সোনকালে, আজৰি আৰু মই, তেনেকুৱা লাগে। গতিকে ৰান্ধি ভাল পাওঁ, খায়ো ভাল পাওঁ।
1: যাম তেতিয়াহ'লে, আমি যাম তেতিয়াহ'লে।
0: অঁ নিশ্চয় নিশ্চয় নিশ্চয়।
1: এতিয়া কথাটো হ'ল যে আপোনালোকৰ ঘৰখনক লৈ যথেষ্ট কৌতূহল থাকে, কাৰণ আপোনালোকৰ ঘৰখনত মই পূৰ্বতে উল্লেখ কৰিছো সম্ভৱতঃ 10 মান বজাৰ পৰা আৰম্ভ হৈয়ে যায় চাগে,
0: নিশাৰ
1: আগতে হৈয়ে যায়, নৃত্যৰ আখৰা হওক, নাটকৰ আখৰা হওক, এই ঘৰখনক লৈ বহু প্ৰশ্ন, বহু কৌতূহল থাকে আৰু সেই ঘৰখন আৱৰি সামৰি ৰাখিব লাগে আপুনি। মোক সেই বিষয়ে অকণমান কওকচোন যে কেনেকৈ সেইবোৰ চম্ভালা যায়, লগতে আপোনাৰ নিজৰ চৰ্চাও আছে, আমি তালৰ কথা পাতিছিলোঁ, তালক আপুনি এটা নতুন মাত্ৰা দিবলৈ চেষ্টা কৰি আছে বা তালে এটা নতুন মাত্ৰা লাভো কৰিছে, পূৰ্ব ৰংগৰ সেই কামবোৰ আছে, অকণমান কওকচোন।
0: আচলতে আমি আমাৰ কেম্পাছ এটাই, কিন্তু আমি 4 জন ভাই ককাই, সকলোৱে নিজৰ নিজৰ বেলেগ বেলেগ কামত ব্যস্ত, গতিকে সকলো বেলেগ বেলেগকৈ থাকে। আৰু দেউতা থাকে ডাঙৰ দাদা ডাঙৰ বৌৰ লগত, আৰু মোৰ ভতিজাজনী আছে, সেই ডাঙৰ বৌয়ে দেউতাক চায়, ডাঙৰ বৌয়ে যথেষ্টখিনি সকলোখিনি কাম কৰে, সকলোখিনি দেউতাৰ আচলতে সমস্ত ঘৰুৱা চোৱা চিতা ডাঙৰ বৌয়ে কৰে। আৰু নৃত্যৰ কিবা কাম থাকিলে মই কৰিব পৰাকৈ দেউতাই মোক কয়, মানে ছাৰে মোক কয়, আৰু গতিকে মই সকলোখিনি যিমান পাৰো চাই দিওঁ একেবাৰে দেউতাক, যাতে দেউতাই উঠি যাতে হাতখনো লৰাব লগা নহয় তেনেকুৱাকৈ মই সকলোখিনি চাই দিব চেষ্টা কৰোঁ। আৰু ৰাতিপুৱাৰ পৰা আচলতে সেইদিনা ক'ব গ'লে যিদিনা আমাৰ কৰ্মশালা আছে জুলাই মাহৰ এটা দিনত, দেউতাৰ যিটো নৃত্যৰ কোঠা, সেই কোঠালিত দেউতাৰ নৃত্যৰ প্ৰশিক্ষণত খোল বাজি আছিল, তলৰ যিটো আমাৰ হল তাতে নাটকৰ সংলাপৰ একদম চিঞৰি চিঞৰি কৰ্মশালাৰ চৰ্চা চলি আছিল, ওপৰত যিটো আমাৰ হল তাত মই মোৰ নাচৰ প্ৰেক্টিচ কৰি আছিলোঁ সেইদিনাখন, মানে বিভিন্ন ফক ডান্সবিলাকৰ মানে মই লোকনৃত্যবিলাকৰ প্ৰেক্টিচ, ৰাভা বাজিছে, তিৱা বাজিছে, এটা সময়ত মানে বাৰাণ্ডাত গধূলি সময়ত মই বহি মানে মই নিজেই আচৰিত, মানে কি হৈছে কথাটো, তলত এটা বেলেগ শব্দ, ওপৰত এটা বেলেগ শব্দ, আকৌ তলত বেলেগ শব্দ, মোৰ ছোৱালীজনীয়ে কৈছে মা মানে কি হৈছে কথাটো, মানে কোৱা নাই এয়াই জীৱন মোৰ নিজৰ, এই একদম মিলি গৈছে মানে কথাটো, কেতিয়া ভাল লাগে, বিৰাটেই ভাল লাগে, একদম উৎসৱমুখৰ পৰিৱেশ হৈয়ে থাকে অনবৰতে, আৰু যিমানেই নতুন মানুহ আহে ঘৰখনৰ আশ্ৰমৰ দৰে বুলি কয়। আৰু
1: মই আপোনাৰ পৰা এইবোৰত জানিব বিচাৰিছো, যিসকল নতুনকৈ নৃত্যৰ বাবে আহিছে, নাটকৰ বাবে আহিছে, তেওঁলোকক দিব পৰা 3টা পৰামৰ্শ
0: প্ৰথম কথা হ'ল, নৃত্য শিকিব আহিছে যদি নাচ যিকোনো নাচেই হওক, আটাইতকৈ ডাঙৰ কথাটো হৈছে ধৈৰ্য লাগিব, ধৈৰ্য নহ'লে নহ'ব, তাৰমানে যিকোনো

0: কলাতে নিজকে প্ৰতিষ্ঠা কৰিবলৈ বহুত সময় লাগে, এবছৰ দুবছৰ নহয়, সেইটো এটা সাধনাৰ কথা। গতিকে সাধনা কৰিবৰ কাৰণে ধৈৰ্যটো লাগিবই। আজিকালি ল'ৰা ছোৱালীৰ ধৈৰ্য বহুত কম, সেই ধৈৰ্য ধৰি ধৈৰ্য মই ধৰিবই লাগিব বুলি মানসিকতাৰে কিন্তু আগবাঢ়িব লাগিব। আৰু সেই সিমানখিনি যদি হ'ব নোৱাৰে আৰু সিমানখিনি নোৰোৱাকে কম সময়তে যদি পাইছে, কিন্তু সেইটোৰ দীৰ্ঘজীৱী নহয়। কাৰণ তুমি কিমান শিকিলা সেইটোৰ ওপৰতহে তোমাৰ দীৰ্ঘজীৱী, তোমাৰ অনুভৱ কিমান, অভিজ্ঞতা কিমান দীঘলীয়া হ'ব সেইটোৰ ওপৰতহে নিৰ্ভৰ কৰিব। গতিকে ধৈৰ্য ধৰিবই লাগিব। মেম এইটো নহ'লচোন, মেম এইটো নেপালোচোন, একো নহয়, নেপালে নাই, সেই পজিটিভভাৱে ভাবি সেই ধৈৰ্য ধৰি আগবাঢ়িব লাগিব। তুমি নাটক হওক, নাচ হওক, যিকোনো কলাৰ কথা কৈছোঁ দেই। তাৰপিছতে হৈছে অনেষ্টি, বদমাচি কৰি, বেলেগ ভাৱত মানে অলপ মন বেয়া কৰি, এইবোৰ বস্তু শিকিব নোৱাৰি। গতিকে মনটো চাফা কৰি আহিবই লাগিব,
1: সমৰ্পণটো লাগিব,
0: সমৰ্পণ, ডেডিকেশ্যন। ডেডিকেটেডো হয় কিন্তু মনটো কেতিয়াবা ক'ৰবাত খুট থাকি যায়, বহুত ডেডিকেটেড, একদম বহুত কষ্ট কৰে, কিন্তু মনটো চাফা হ'ব লাগিব ন, মনটো চাফা হ'বই লাগিব। গতিকে ধৈৰ্য, পবিত্ৰ মনেৰে অহা, পবিত্ৰ মানে স্পিৰিচুৱেলিটিৰ কথা কোৱা নাই দেই, একদম প্ৰেক্টিকেলি পবিত্ৰ হোৱা। তুমি আহিছা মানে মই কৰিম, মানে মই কষ্ট কৰিব আহিছোঁ, আজি মই গোটেই দিনটো ৰিহাৰ্চেল কৰিম, গতিকে কৰিম আৰু, গোটেই দিনটো ৰিহাৰ্চেল কৰাইছে, সেইটো নহয়, মই আহিছোঁ নিজে কৰিবলৈ, কৰিবই লাগিব। গতিকে সেই কথাটো কৈছোঁ। আৰু ছেকেণ্ড কথা হৈছে কষ্ট কৰিব কৰিম যে, সেইটো তুমি প্ৰিপেয়াৰ হ'ব লাগিব, মই কষ্ট কৰিম, কষ্ট মানে ফিজিকেল কষ্ট, ঘাম উলিয়াবই লাগিব, মানে ওপৰতে আলাসতে নহ'ব। এই তিনিটা কথা, এনাৰ্জি থাকিব লাগিব, ডেডিকেশ্যন থাকিবই লাগিব, আৰু এই পেচেন্স, এই তিনিটা থাকিবই লাগিব।
1: নাটকৰ ক্ষেত্ৰত
0: কাৰণ এইটো ফিজিকেল ৱৰ্ক ন, নাটক হওক, নাচ হওক, এটা ফিজিকেল কাম। গতিকে ফিজিকেলি তুমি ফিট নহ'লেও মানসিকভাৱে যদি তুমি ফিট হোৱা, তেতিয়াহ'লে তুমি ফিজিকেলি কষ্ট কৰিবলৈ নিজকে প্ৰস্তুত কৰিবাই ন। গতিকে ধৈৰ্য ধৰি মই কষ্ট কৰিম, ভাল মনেৰে কৰিম, সেইটোৱে হৈছে কথা।
1: আজিৰ পৰা কেইবাটাও শতিকাৰ পূৰ্বেই সৃষ্টি হোৱা এটা নৃত্যকলা হৈছে সত্ৰীয়া নৃত্য, যি যাক ইতিমধ্যে আমি সেই বিষয়ে পাতিছোৱে, ৰাষ্ট্ৰীয় পৰ্যায়ত হওক, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হওক, ই যেনেধৰণে খ্যাতি লাভ কৰিব লাগিছিলে, যেনেধৰণে, খ্যাতি শব্দটো ঠিক নহ'ব, যেনেধৰণে সমাদৃত হ'ব লাগিছিলে, সেই ধৰণৰ সমাদৰ কিন্তু লাভ কৰা নাই বুলি ক'ৰবাত আমাৰ মনে ধৰে, মুষ্টিমীয় একাংশক বাদ দি। এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে সেই ধৰণৰ সমাদৰ লাভ কৰিবৰ বাবে কেনেধৰণৰ কৰিবলগীয়া বা কৰণীয় থাকিব।
0: আচলতে বহুতখিনি কাম আছে। এটা কথা হ'ল ৱৰ্কশ্বপ, ছেমিনাৰ, নৃত্যৰ অনুষ্ঠান বছৰে বছৰে হৈয়ে আছে, আৰু যিখিনি দৰ্শকৰ মাজত হৈছে তেওঁলোকে জানেই সত্ৰীয়া নাচ কি বা সত্ৰীয়া নাচৰ বিষয়ে। কিন্তু এনেকুৱা কিছুমান জেগাত অনুষ্ঠিত কৰিব লাগিব য'ত একেবাৰে নাজানে। ইউনিভাৰ্চিটি পাৰ্ফৰ্মিং আৰ্ট ডিপাৰ্টমেণ্টত নাচ শিকে, গতিকে সেই নৃত্যশিল্পী ষ্টুডেণ্টখিনিয়ে নাচ কি জানেই, কিন্তু বেলেগ বেলেগ ডিপাৰ্টমেণ্টত যদি ছেমিনাৰ কৰা হয় তেওঁলোকে জানিব, মোৰ মনে কয়, এইটো মোৰ একদম মানে নিজৰ অনুভৱ। আৰু ঠিক তেনেদৰে অসম চৰকাৰলৈ এইখিনিতে মই এটা মানে অনুৰোধ কৰিব বিচাৰোঁ, আজি এইখিনি এই প্লেটফৰ্মখনৰ পৰাই কৰিব বিচাৰিছোঁ, যেনেকৈ ৱেষ্ট বেংগলে হওক বা উৰিষ্যাই হওক, মই ৱেষ্ট বেংগল ইষ্টাৰ্ণ জ'নৰ কথাই কৈছোঁ দেই, ৱেষ্ট বেংগল উৰিষ্যাতে আমাৰ বহুত নৃত্যৰ উৎসৱ পাতে, চৰকাৰে পাতে, কিন্তু তেনেস্থলত সত্ৰীয়া নাচৰ প্ৰতিষ্ঠাৰ বাবে, সত্ৰীয়া নাচৰ পৰিৱেশনৰ বাবে অসমত কিন্তু তেনেকুৱা ধৰণৰ কেলেণ্ডাৰ প্ৰগ্ৰেম নাই। এনেকুৱা ধৰণৰ দুই তিনিটামান যদি উৎসৱ কেলেণ্ডাৰ ফেষ্টিভেল হিচাপে যদি ফিক্স কৰা হয়, তেতিয়া কিন্তু এই নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে মানে অন্তত মনত ভাবিব পাৰিব যে শিকিম, আমি অহা বছৰ পাৰফৰ্মেঞ্চ কৰিব পাৰিম, পৰিৱেশন কৰিব পাৰিম ন, সেই তেতিয়া আৰু মানে উৎসাহটো বাঢ়িব। সেনেকুৱা ধৰণৰ ফেষ্টিভেল বাহিৰৰ পৰাও আৰ্টিষ্ট মাতক, সেই ফেষ্টিভেলবিলাকত বিভিন্ন ৱৰ্কশ্বপ ছেমিনাৰ পাতক, কিন্তু সেই চৰকাৰৰ পৰা সেইখিনি পদক্ষেপ ল'বলৈ মানে খুবেই মই বৰ অনুৰোধ এটা কৰিছোঁ। কাৰণ আমি বেলেগ ফেষ্টিভেলত যাওঁ, কোণাৰ্ক হওক, খাজুৰাহ হওক, বা বিভিন্ন তেনেকুৱা ধৰণৰ উদয় শংকৰ ডান্স ফেষ্টিভেল হওক, চাউথত তেনেকুৱা বহু ধৰণৰ ফেষ্টিভেল আছে, কিন্তু অসমত এটাই পাতে সেয়া হৈছে নৃত্য পৰ্ব, কিন্তু সেয়াও হয় সংগীত নাটক একাডেমীৰ, সংগীত নাটক একাডেমী নতুন দিল্লী আয়োজন কৰে সত্ৰীয়া কেন্দ্ৰৰ সহযোগত, কিন্তু সেয়া অসম চৰকাৰৰ নহয়। গতিকে অসম চৰকাৰে যদি তেনেকুৱা ধৰণৰ তিনি চাৰিটামান দুটামান জ্যেষ্ঠ শিল্পীসকলৰ বাবে আৰু বাকী দুটামান নতুন প্ৰজন্মৰ বাবে যদি ফিক্স কৰি বছৰ

0: চাৰি ডাও নালাগে দুটা যদি পাতে তেতিয়াখিনি তেতিয়াও কিন্তু বহুতখিনি আগবাঢ়িব। এইটো মানে নতুন ষ্টুডেণ্টখিনি হাজাৰ হাজাৰ ল'ৰা ছোৱালী সত্ৰীয়া দিছে অসমত, কিন্তু তেওঁলোকে ক'ত পৰিৱেশন কৰিব? মঞ্চ এখন আমি এতিয়া আমাৰ যিবিলাক ব্যক্তিগত অনুষ্ঠান সকলোৱে আমি এটা এটা অনুষ্ঠান আমি সদায় পাতোঁ। আমাৰ মোৰ তালৰ পৰা মই প্ৰত্যেক বছৰে নৃত্য নিৰন্তৰ বুলি এটা উৎসৱ পাতোঁ, সকলোৱে তেনেকৈ পাতে, কিন্তু সেইটো ব্যক্তিগত আমাৰ ন, আমি যিমানখিনি আমাৰ ফাইনেন্সিয়েলি যিমান ছাপৰ্ট কৰিব আমি সিমানখিনিহে কৰিব পাৰিম। কিন্তু সেইটো তাতো বিভিন্ন ল'ৰা ছোৱালী আছে, কিন্তু সেইটো কথা নহয় মানে বহল ভাৱত কৰিবলৈ, কিন্তু সেই চৰকাৰৰ ফালৰ পৰা সেইখিনি কৰাটো জৰুৰী। তেতিয়া কিন্তু গাঁৱে ভূঞে সকলোৱে আৰু অকল গুৱাহাটীত নহয় তাৰমানে বেলেগ বেলেগ ডিষ্ট্ৰিক্টত যদি পাতে আৰু পাৰিলে অসমৰ বাহিৰতো যদি লৈ যায়, এইটো সত্ৰীয়া নাচৰ ফেষ্টিভেল মানে ছাপ'জ দিল্লীত হ'ব, সত্ৰীয়া নাচৰ ফেষ্টিভেল চেন্নাইত হ'ব, সত্ৰীয়া নাচৰ ফেষ্টিভেল কলকাতাত হ'ব, সেনেকুৱা ধৰণৰ যদি হয় তেতিয়া মই ভাবোঁ খুবখিনি খুবেই আগবাঢ়িব।
1: এতিয়া আমি তালৰ কথা পাতি আছিলোঁ, তালত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহে, তেওঁলোকে খুব আগ্ৰহে নৃত্য শৈলীসমূহ শিকে। মোৰ প্ৰশ্নটো আছে এনেকুৱা ধৰণৰ যে এতিয়া মোৰ গাঁওখনৰ কথাই কওঁ, মই গলিয়াবৰ পৰা আহিছোঁ, মোৰ গাঁওখনত এনে বহু ল'ৰা ছোৱালী আছে যি নাচি ভাল পায় কিন্তু সেই গুৱাহাটীত থাকি নৃত্য এটা শিকাৰ তেওঁলোকৰ যিটো আৰ্থিক সচ্ছলতা সেই সচ্ছলতাটো তেওঁলোকৰ নাই। মাত্ৰ এটা উদাহৰণ দিছো, এনে বহু গাঁৱে ভূঞে এনে বহু ছাত্ৰ ছাত্ৰী আছে যিয়ে শিকিব বিচাৰে কিন্তু তাৰ বাবে সেই প্ৰয়োজনীয় মঞ্চ এখন তেওঁলোকে নাপায়। ক'ৰবাত এগৰাকী নৃত্য প্ৰতিয়োগী হিচাপে আপোনালোকৰ সেইখিনি দায়িত্ব আছে যে তুলি আনি পেলাই তেওঁলোকক কিবা এটা শিকোৱাৰ বা এখন মঞ্চ দিয়াৰ, এই ক্ষেত্ৰত কেনেধৰণৰ কৰণীয় আছে বুলি আপুনি ভাবে?
0: দুটা কথা, এটা হ'ল মই যাব পাৰোঁ বা দ্বিতীয়টো হৈছে মোক তেওঁলোক আহিব পাৰে। কিন্তু তেওঁলোক আহিলে ইয়াত থকা মেলা সকলোখিনি যদি আমি ভালকৈ চাওঁ সেইটো অসুবিধা হয়, সেইকাৰণে আজিকালি মানে বহুতখিনি কৰ্মশালা পাতে আৰু কৰ্মশালাৰ যিটো জইনিং ফিজ সেইটো কমাই দিলে আমি বহুত জেগাত যাওঁ। জুলাই মাহততো গোটেই মাহটো আমি সময় নাপাওঁ, বহুত নৃত্যশিল্পীয়ে যায় কৰ্মশালা কৰিবলৈ, সেই তেনেকুৱা গাঁৱে ভূঞে হয় কৰ্মশালাবিলাক, তেওঁ সেই তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীয়ে শিকে। গতিকে তথাপিও কোনোবাখিনিত আজিকালি ফোনটো কিন্তু চবৰ হাতে হাতে আছে আৰু কোভিডৰ পিছত এটা কথা ভাল হৈছে অনলাইন, গতিকে মোৰ যিখিনি অনলাইন ল'ৰা ছোৱালী আছে তাৰে বহুত ভাগ ল'ৰা ছোৱালী একদম ভিতৰুৱা গাঁৱৰ পৰা আহিছে, তেওঁলোকে অনলাইন ক্লাছ কৰে, আহিব নোৱাৰে গুৱাহাটীত যিহেতু, সেই তেনেকুৱা ধৰণৰ এটা সুবিধা আছে, গতিকে তেনেকৈও শিকিব পাৰে। আৰু মোৰ কাৰণে দৰ্জা সদায় খোলা, মানে যোনেই য'ৰ পৰাই আহিম কয় মই কেতিয়াও না নকওঁ, নিজে কিবা কাৰণত গুচি গ'লে সেইটো বেলেগ কথা, কিন্তু সকলোৱে ইচ্ছা কৰিছে আহক শিকক। কিন্তু সেই দুটা কথা, এটা হৈছে কৰ্মশালা পাতিব পাৰে আৰু এটা হৈছে যদি ভালকৈ গুৰুসকলৰ লগত কথা পাতে। আৰু এইবাৰতো এই বছৰ বহুতখিনি এনেকুৱা ভাল ভাল কৰ্মশালাও হৈছে য'ত বিভিন্ন ল'ৰা ছোৱালী আহিছে, শংকৰদেৱ কলাক্ষেত্ৰত এটা ৱৰ্কশ্বপ হৈ গ'ল য'ত অসমৰ বহুত জেগাৰ পৰা ল'ৰা ছোৱালী আহিছে। সত্ৰীয়া কেন্দ্ৰই প্ৰত্যেক বছৰে যোৱা তিনি বছৰ ধৰি পাতি আছে, যে জইনিং ফিজ নাই ফ্ৰী, তাতো বহুত ল'ৰা ছোৱালী আছে, গোটেই দিনটোত চাৰিটা শ্লটত তেওঁলোকে ৱৰ্কশ্বপ কৰ্মশালা ক্লাছ কৰে, তাতো বহুত ল'ৰা ছোৱালী আহিছে। সেই তেনেকৈ ধৰণৰ অকণমান জ্ঞাত হ'ব লাগিব ক'ত কি হৈ আছে, গতিকে তেওঁলোকে তেনেকৈ আহিব পাৰে, এনেকুৱা ধৰণৰ কাম চলি আছে।
1: আপুনি এই মুহূৰ্তলৈকে যথেষ্ট প্ৰশস্তি আপুনি ইতিমধ্যে বুটলিছে, আমি চব বিশ্বাসা বতাৰ কথা ক'লো, ডালমিয়া চিমেণ্টৰ যি ইয়ং এচিভাৰ এৱাৰ্ড সেই কথাও আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। এতিয়া কথাটো হ'ল যে এইসমূহ আগত ৰাখি আপোনালোকৰ দায়িত্বও যথেষ্ট আছে, সেই বিষয়ে আমি বাৰে বাৰে কৈছোঁ, পৰিকল্পনা কেনেধৰণে কৰা হৈছে যে সকলোৰে এটা এটা পৰিকল্পনা থাকে ভৱিষ্যত জীৱন বুলি, কি ধৰণৰ পৰিকল্পনা কৰিছে?
0: পৰিকল্পনা মানে কি, মোৰ মানে কথা হ'ল নতুন ল'ৰা ছোৱালীখিনিয়ে সত্ৰীয়া নাচ কিয় শিকিব আহিব, এটা যিকোনো কথাই ন, মই গান শিকিব যাম কিয় যাম, মোৰ চইচ মই কিয় কৰিছোঁ, হয়নে, মই কিয় বাছি লৈছোঁ যে মই এইটো বিষয় শিকিম, গতিকে মানে মই যেতিয়া মোৰ মই তেওঁলোকৰ জেগাত নিজকে ৰাখোঁ তেতিয়া মই নিজকে সুধোঁ যে মই নাচ কিয় শিকিব যাম, সত্ৰীয়া নাচ, সত্ৰীয়া নাচত এনেকুৱা কি বেলেগ বস্তু আছে যে অন্য শাস্ত্ৰীয় নৃত্যত নাই, সেই কথাখিনি কেনেকৈ আৰু আমি ডেভেলপ কৰিব পাৰোঁ এই নাচটোৰ জৰিয়তে, শুৱনি কৰিব পাৰোঁ দেখিবলৈ, নিয়মৰ মাজেৰে নিয়ম ভঙা, হয়নে, নিয়মৰ মাজতেই থাকি নতুন নিয়ম কৰি কিন্তু নিয়মখিনি ভাঙি মানে আঁতৰি যোৱা নাই আকৌ দেই, যিহেতু সত্ৰীয়া নাচ সত্ৰত কৰে তেওঁলোকে ইমান সংৰক্ষণ কৰি ৰাখিছে, কিন্তু যি এতিয়া পৰিৱেশ কলা হিচাপে স্বীকৃতি পাইছে, প্ৰচেনীয় মঞ্চখনলৈ আহিছে, নামঘৰত আমি তিনিও

0: মানে দৰ্শকৰ আগত এটা বেলেগ ধৰণ। কিন্তু যেতিয়া প্ৰচেনিয়াম মঞ্চখনত আহিলো, এফালেইতো দৰ্শক, সেই মঞ্চখনত আমি সেই এফালে থকা দৰ্শকৰ মাজতে সত্ৰীয়া নাচৰ নিয়মখিনিৰ মাজতে নিয়ম সলনি কৰিব
1: লাগিব।
0: সেই নিয়মখিনি সলনি কৰিবলৈ যাওঁতে বহুত ধৰণৰ বাদ বিবাদ হয়, কিন্তু কেতিয়াবা সেইখিনি নিয়ম সলনি নকৰিলে এই নাচটো আগবাঢ়ি নাযাব। নিয়মখিনি মানি নিয়মৰ মাজত নিয়ম সলনি কৰিব লাগিব। প্ৰচেনিয়াম মঞ্চ বুলি ক'লে এখন মঞ্চ বিভিন্ন চাইজৰ, সেই মঞ্চখন এগৰাকী সত্ৰীয়া নাচৰ শিল্পীয়ে এককভাৱে যেতিয়া পৰিৱেশন কৰিব, সেই মঞ্চখন একদম গৰম কৰি ৰাখিব লাগিব ন। গতিকে মই এতিয়া মোৰ ষ্টুডেণ্টখিনিক সেইকাৰণে টেকনিকেল এছপেক্ট অফ ষ্টেজ এই ছাবজেক্টটোক লৈ ক্লাছ কৰাওঁ, মানে অলপমান বুজাওঁ মঞ্চখনৰ বিষয়ে। তুমি ক'ত নাচিছা সেইটো জানিব লাগিব, ছায়েন্স পঢ়িছা কিন্তু ছায়েন্সত কি আছে নাজানা, হয়নে? মঞ্চখনত নাচিছা কিন্তু মঞ্চখন কেনেকুৱা তোমাৰ আইডিয়া নাই। এই বহুত তেনেকুৱা নৃত্যশিল্পী আছে যোনে মঞ্চত থিয় হয় কিন্তু লাইট ল'ব নাজানে, মঞ্চখনত থিয় হয় কিন্তু এনেকুৱা লাগে যেন ইমান ডাঙৰ জেগাখিনি এনেই খালী পৰি থাকিল তেওঁ নাচি থাকিল। কাৰণটো কি? লেক অফ টেকনিকেল নলেজ। গতিকে সেই টেকনিকেল ছাইডবিলাক ল'ৰা ছোৱালীখিনিক অলপমান ডেভেলপ কৰিব চেষ্টা কৰোঁ, চাইণ্টিফিকেলিও মানে নাচটোৰ কিমানখিনি ভাল এই ধৰণৰ ডেভেলপমেণ্টবিলাক যদি আৰু ক্লিয়াৰকৈ তেওঁলোকক বুজাব পাৰোঁ, সেইটো এটা মোৰ মানে ইচ্ছা। মই এতিয়া কৰ্মশালাবিলাকত যেতিয়াই যাওঁ, মোৰ ক্লাছতে হওক, মই ছেমিনাৰ এখনো মই প্ৰেজেণ্ট কৰিছিলোঁ, ছেমিনাৰ পেপাৰ এখন সত্ৰীয়া কেন্দ্ৰৰ টেকনিকেল এছপেক্টছ অফ ষ্টেজ ইন ক্লাছিকেল ডান্স অফ ইণ্ডিয়া। গতিকে সেই মঞ্চখনত কোনখিনি জেগাত থিয় হ'লে তোমাক দৰ্শকে বেছি ল'ব, কোনখিনি জেগাত তুমি থিয় হ'লে তোমাক দৰ্শকে কানেক্ট কৰিব নোৱাৰে, কোনখিনি জেগা কি বুলি কয়, সেই গোটেই কথাখিনি মানে এই কথাবিলাকৰ প্ৰতি অকণমান মানে চিন্তা কৰিম বুলি আৰু ভাবিছোঁ।
1: আচলতে আমাৰ নিৰ্ধাৰিত সময় প্ৰায় শেষেই হৈছে, মাত্ৰ কেইটামান ছেকেণ্ড বাকী আছে। একেবাৰে শেষত চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিছোঁ আজিৰ অনুষ্ঠানটোত উপস্থিত হৈ কেনেকুৱা লাগিল?
0: খুবেই ভাল লাগিল, বহুত দিনত ইমান কথা পাতিছোঁ আচলতে। প্ৰথমতে ভাবি আছিলোঁ কি সুধিবা কি নুসুধিবা, কিন্তু খুব ভাল লাগিল আৰু তুমিও ইমান ধুনীয়াকৈ কথাখিনি সুধিছা, বৰ মানে কমফৰ্টেবল ফিল কৰিলোঁ মই কথাখিনি কৈ পিনে, খুব ভাল লাগিল। আৰু আশা কৰোঁ মই দুটামান অনুৰোধ যি কৰিলোঁ সেইখিনি যাতে ৰক্ষা কৰে, আৰু লগতে যদি কিবা ভুলকৈ কৈছোঁ বা কিবা ভুল হৈছে মোৰ ভবাত, আপোনালোকে ধুনীয়াকৈ মোক যাতে শুধৰাই দিয়ে। শিকি আছোঁ এতিয়াও, কৰি যাম সদায়, গুৰুসকলে যদি চাই আছে আশীৰ্বাদ কৰিব।
1: নিশ্চয়কৈ আমিও ধন্যবাদ জনাইছো, কৃতজ্ঞতা জনাইছো আপোনাক ইমান ব্যস্ততাৰ মাজত সময়খিনি আমাক দিলে। সঁচাকৈ অনুষ্ঠানটোত আমি বহু কথা পাতিবলৈ ৰৈ গ'ল আৰু বহু কথা পাতিলো আমি, ধন্যবাদ জনাইছো পুনৰবাৰ। প্ৰিয় শ্ৰোতা, সেয়া আছিল আজিৰ অতিথিগৰাকী, তেখেতৰ দক্ষতাৰ বিষয়ে আজিৰ অনুষ্ঠানটোৰ জৰিয়তে আপোনালোকক জনোৱাৰ চেষ্টা কৰোঁ। ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠানৰ পৰা মই ভাস্কৰ কৰি বিদায় লৈছো। নমস্কাৰ।
2: প্ৰিয় শ্ৰোতা, হেল্ল' যুৱবাণী অনুষ্ঠানটি শুনিলে। আজিৰ অতিথি বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী, নৃত্য পৰিচালক, সংগীত নাটক একাডেমী ওস্তাদ বিছমিল্লা খা, যুৱ বঁটা প্ৰাপক সেউজপ্ৰিয়া বৰঠাকুৰ, আঁত ধৰিছে ভাস্কৰ শইকীয়া আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
3: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে টুডে ইন পাৰ্লিয়ামেণ্ট দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
4: Akashvani, a review of today's parliament proceedings read by Renuka. First from the Rajya Sabha, writer is Sanjeev Chopra of PTI. The Rajya Sabha today passed the Appropriation No. 3 Bill 2026, which authorizes the withdrawal of funds from the Consolidated Fund of India to cover excess expenditure of around 54,067 crore rupees incurred on certain services during the financial year ending on March 31, 2023. The bill was cleared with a voice vote by the Upper House after a brief discussion and returned to the Lok Sabha. Lok Sabha has already passed this bill on Tuesday. This completed the parliamentary process for passing the money bill. Replying to the debate on the bill, Finance Minister Nirmala Sitharaman said this is the demand for excess grant for expenditure undertaken in the financial year of 2022-23 on just two accounts. Explaining further on the demands, the Finance Minister said one excess demand arises from a particular court order that was on the Railway Ministry for 196.44 crore rupees. The second demand pertains to a larger amount of 53,871 crore rupees for repayment of the debt. Finance Minister said the nature of debt receipts is against the issuance of securities and therefore has no fiscal impact. Responding to the remarks made by a member representing Jammu and Kashmir J&K,

শ্ৰোতাসকলে ভজনৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত এইবাৰ আগবঢ়াইছো অনুপ জলোতাৰ কণ্ঠৰ এটি ভজন।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মেডিয়ামৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এন ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। এতিয়া আগবঢ়াইছো ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু।

নমস্কাৰ প্ৰিয় শ্ৰোতা, ৰামধেনু অনুষ্ঠানটিৰ সৈতে মাইক্ৰফোনৰ সন্মুখত মই চুম্পি। আজি মই আপোনালোকক শুনাম মোৰে মুঠি প্ৰিয় গীত। টলষ্টয়ে কৈছিল, মানুহ প্ৰেমেৰে জীয়াই থাকে। হিৰুদাৰ কবিতাটো আছে প্ৰেম, সেই প্ৰেম শস্যৰ পথাৰৰ প্ৰতি, পথাৰৰ ৰোৱনীৰ প্ৰতি। মানুহৰ বাহ্যিক চেহেৰাই সন্মুখত থকাজনক কেতিয়াবা ভুল ধাৰণা দিয়ে। আজি তেনে এজন ব্যক্তি বিশেষৰ কথাই মনলৈ আহিছে, যাৰ দৃষ্টি আছিল শুকান মৰুৰ দৰে। শৰীৰৰ জড়তা আৰু খহতা মাতেৰে সহজে মানুহৰ মনত ঠাই পাব যেন নালাগিছিল, কিন্তু তেওঁৰ কাপেৰে নিগৰি ওলোৱা এটি এটি শব্দই মানুহৰ মন স্পৰ্শ কৰি গৈছিল, চিনাকি দিছিল এখন উমাল হৃদয়ৰ। প্ৰেমেৰে জীপাল হৈ থকা মনটোৰ নামেই আছিল।

যার পরিচয় হিরুদা। আমার মৰমৰ কবি হীৰেণ ভট্টাচাৰ্যৰ কলমেৰে নিগৰি উলিওৱা এই গীতটি মোৰ প্ৰিয়। গীতটিত কণ্ঠদান কৰিছে অনিন্দিতা পলে। প্ৰিয় শ্ৰোতা, আহকচোন আমি সকলোৱে শুনো এই গীতটি।

মানুহে জীৱনত সুখী হৈ থাকিবৰ বাবে প্ৰতিদিনে সৰু সৰু আশা কৰা অত্যন্ত আৱশ্যক। কোৱা হয়, আশাবাদী মানুহক কেতিয়াও দুখ বা হতাশাই লগ নিদিয়ে। আশাবাদে সদায় মানুহক আনন্দ দিয়ে। কৃষকসকলো আশাবাদী। খৰাং বতৰত যেতিয়া মাটি ফাটি চিটাচিট হয়, এজাক বৰষুণৰ বাবে ভগৱানক খাটনি ধৰে কৃষকসকলে। এয়া লাগান ছবিৰ মোৰ প্ৰিয় এটি গীত। এই গীতটিত কণ্ঠদান কৰিছে উদিত নাৰায়ণ, অলকা য়াগনিক আৰু সংগীসকলে। প্ৰিয় শ্ৰোতা, আহক আমি সকলোৱে শুনো এই গীতটি।

পুৰণি গীতবোৰ মোৰ সদায় প্ৰিয়। ক'ৰবালৈ দীঘলীয়া যাত্ৰাৰে গাড়ীত গৈ থাকোঁতে প্ৰায়েই মই পুৰণি গীতবোৰ শুনো, আৰু গীতবোৰ শুনি শুনি কেতিয়া যে গন্তব্যস্থান গৈ পাওঁগৈ গমকেই নাপাওঁ। প্ৰিয় মানুহৰ সৈতে প্ৰিয় গীতবোৰৰ যাত্ৰা কৰাৰ মাদকতাই সুকীয়া। এনেদৰে যাত্ৰা কৰোঁতে মই চিলচিলা ছবিখনৰ লতা মংগেশকাৰ আৰু অমিতাভ বচ্চনৰ কণ্ঠৰ এই গীতটি মই প্ৰায়ে শুনো। আজি আপোনালোককো শুনাবলৈ লৈছো মোৰ এই প্ৰিয় গীতটি।

গান শুনাটো মোৰ অভ্যাস। মই যতেই সুবিধা পাওঁ তাতেই মোৰ প্ৰিয় গীতবোৰ শুনো। মোৰ এই প্ৰিয় গীতৰ টোপোলাটোৰ এটা অন্যতম গীত হৈছে জুবিন গাৰ্গৰ মন যায় ছবিৰ এই গীতটি। সঁচাকৈয়ে আমাৰ জীৱনৰ প্ৰতিটো মুহূৰ্ততে গানে আমাক সংগ দিয়ে। দুখ সুখ সকলো সময়তে আমাৰ মনটো

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মেডিয়ামৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আগবঢ়াইছো পাৰ্বিন চুলতানৰ কণ্ঠ খেয়াল ৰাগ মেঘ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলো হাৰ্টজত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলো হাৰ্টজত। এতিয়া সময় নিশা 10:30 বাজি গৈছে। সময় হ'ল আমাৰ আজিৰ অধিৱেশন সামৰাৰ। আমাৰ কাইলৈ অধিৱেশন মুকলি কৰা হ'ব পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।